নমস্কাৰ, সুপ্ৰভাত প্ৰিয় শ্ৰোতা। এয়া আকাশবাণী গুৱাহাটীৰ প্ৰাগজ্যোতিষপুৰ। আজি শুকুৰবাৰ, 1433 ভাস্কৰাব্দৰ আহাৰ মাহৰ 11 দিন, 1948 শকাব্দৰ 5 আহাৰ আৰু 2026 খ্ৰীষ্টাব্দৰ আজি জুন মাহৰ 26 তাৰিখ। এতিয়া সময় পুৱা 5:43:48 গৈছে। সমূহ শ্ৰোতালৈ সাদৰ সম্ভাষণ জনাই মুকলি কৰা হৈছে আজিৰ প্ৰথম অধিৱেশন। অনুষ্ঠান প্ৰচাৰ কৰা হৈছে মিডিয়াম ৱেভৰ 299.9 মিটাৰত, 1035 কিলোহাৰ্টছত আৰু DRM ফ্ৰিকুৱেঞ্চিৰ 1026 কিলোহাৰ্টছত। লগতে অনুষ্ঠানসমূহ নিউজ অন AIR মোবাইল এপযোগেও শুনিব পাৰিব।

এয়া আকাশবাণী গুৱাহাটীৰ প্ৰাগজ্যোতিষপুৰ। আমাৰ আজিৰ এই অধিৱেশনৰ বিভিন্ন দায়িত্বত আছে ডিউটি ৰুমত শৰ্মিষ্ঠা দাস, নিয়ন্ত্ৰণ কক্ষত ধীৰাজ বৈশ্য, পপী চন্দ্ৰা, অমলেশ কলিতা আৰু ধ্ৰুৱজ্যোতি তালুক।

হালদার, ট্ৰান্সমিটাৰত আছে ৰমেন কুমাৰ শৰ্মা আৰু তিলক চন্দ্ৰ দাস, আৰু ষ্টুডিঅ'ত মাইক্ৰফোনৰ সন্মুখত মই দেৱাশীষ ৰাজকুমাৰ। এয়া আকাশবাণী গুৱাহাটীৰ প্ৰাগজ্যোতিষপুৰ, নিবেদন কৰিছোঁ বন্দনা।

বন্দনা ভক্তিমূলক গীতৰ অনুষ্ঠানটিত ইমানপৰে শ্ৰোতাই শ্ৰীমন্ত শংকৰদেৱ বিৰচিত বৰগীত সুৱাগমণি মহন্তৰ কণ্ঠত, ৰমণী লাহন আৰু সংগীবিন্দৰ কণ্ঠত টোকাৰী গীত, নাৰায়ণ কলিতাৰ কণ্ঠত লোকগীত, পিতৃশ্ৰী নাথ আৰু সংগীবিন্দৰ কণ্ঠত চিয়া গীত আৰু ঝিৰিমি কাকতিৰ কণ্ঠত ভজন শুনিলে।

প্ৰথমে এয়া আকাশবাণী গুৱাহাটীৰ প্ৰাগজ্যোতিষপুৰৰ পৰা প্ৰচাৰ হ'বলগীয়া অনুষ্ঠানৰ বিষয়ে। আজি সন্ধিয়া 6:30 বজাত যুৱবাণীৰ শৰীৰ আৰু স্বাস্থ্য শিতানত আগবঢ়োৱা হ'ব স্নায়ু শল্য চিকিৎসা আৰু ইয়াৰ বিভিন্ন দিশ শীৰ্ষক আলোচনাৰ প্ৰথম খণ্ড। অতিথি ডাক্তৰ অমৃত কুমাৰ শইকীয়া, আঁত ধৰিব স্নেহা পাঠকে। 7:20 বজাত নপ্ৰতিভা শিতানত উদীয়মান অভিনেতা অনুজ দত্তৰ সৈতে বাৰ্তালাপ, প্ৰযোজনা তথা আঁত ধৰিছে ভাস্কৰ শইকীয়াই। 6:15 বজাত ভজনৰ অনুষ্ঠানত শুনিবলৈ পাব নাজমা ৰচিদৰ কণ্ঠৰ ভজন। 6:20 বজাত আৰু নিশা 8:15 বজাত ইন্দ্ৰনাথ বৰুৱাৰ কণ্ঠৰ লোকগীত। 6:30 বজাত পুৰণি হিন্দী ছবিৰ গীতৰ অনুষ্ঠান মধুবন। 7:15 বজাত আৰু 8:40 বজাত আধুনিক গীতৰ অনুষ্ঠান। 7:50 বজাত নিয়োগ বাতৰি। 9:15 বজাত ছবি গীতৰ অনুষ্ঠান ৰূপালী ঢৌ।

দ্বিতীয় অধিবেশনৰ দিনৰ 11:30 বজাত গীতি মালিক কাৰ্গিত, 12:10 বজাত সৈন্যবাহিনীৰ উদ্দেশ্যে প্ৰচাৰিত অনুষ্ঠানত আছে ফিল্ম সংগীত, আজকা গীত, বন্দগী কে গীত ঔৰ ভজন, সবৰং, তৰানাম আৰু গীতিকা। 3 বজাৰ পৰা আকাশবাণী ৰেইনব'ৰ অনুষ্ঠানসমূহ দিল্লী কেন্দ্ৰৰ পৰা ৰিলে কৰি শুনোৱা হ'ব। পাঁচ বাজি দহ মিনিটত যুৱক যুৱতীসকলৰ উদ্দেশ্যে প্ৰচাৰিত অনুষ্ঠান যুৱবাণীত আছে। সন্ধিয়া 5:15 বজাত মনোৰঞ্জন শিক্ষণ প্ৰশিক্ষণ সংস্থান, অৰ্চিতা আগষ্টিৰ কণ্ঠৰ আধুনিক গীত আৰু মোৰ অনুভৱৰ গীত। নিশা 8:30 বজাত ভজনৰ অনুষ্ঠান। 9:30 বজাত ঘোষক ঘোষিকাৰ প্ৰিয় গীতৰ অনুষ্ঠান ৰামধেনু। 10

এতিয়া শুনক আজি মহাভাগৰ পৰা প্ৰচাৰ হ'বলগীয়া কিছু অনুষ্ঠানৰ বিষয়ে। নিশা 8:02 উপন্যাস পাঠ অনুষ্ঠানত জলপদুমৰ পাঞ্চয়ৰ ষষ্ঠ খণ্ড শুনিবলৈ পাব। উপন্যাসখনিৰ ৰচনা দিলীপ ফুকনৰ, পাঠ আৰু প্ৰযোজনা ঋতুপৰ্ণ দাসৰ। 10:00 ডক্টৰ ভূপেন হাজৰিকাৰ জন্ম শতবৰ্ষ উপলক্ষে প্ৰচাৰিত অনুষ্ঠান আমাৰ প্ৰাণৰ ভূপেন হাজৰিকা। অনুষ্ঠানটিৰ পৰিৱেশন, পৰিকল্পনা আৰু প্ৰযোজনা ঋতুপৰ্ণ দাসৰ। সন্ধিয়া 6:10 কৃষিজগত অনুষ্ঠানত জলবায়ু পৰিৱৰ্তনৰ বাবে ৰেচম শিল্পই মুখামুখি হোৱা প্ৰত্যাহ্বান শীৰ্ষক এটি আলোচনা। অংশগ্ৰহণ কৰিব বিদ্যুৎনাথ চৌধুৰী আৰু আতাউৰ ৰহমানে। আঁত ধৰিব ডক্টৰ মহানন্দ চুতীয়াই। প্ৰযোজনা উৎপল বৰাৰ। দিনৰ 12:30 আইদৰ বুলনি অনুষ্ঠানত সৃষ্টি শিতানত শুনিবলৈ পাব প্ৰীতি বৰাৰ গল্প আৰু সুদক্ষিণা ভূঞাৰ কবিতা। অনুষ্ঠান পৰিচিতি ইমানেই।

শ্ৰোতাই নাজমা ৰচিদৰ কণ্ঠৰ ভজন শুনিলে। এয়া আকাশবাণী গুৱাহাটীৰ প্ৰাগজ্যোতিষপুৰ। এইবাৰ আগবঢ়াইছো ইন্দ্ৰনাথৰ কণ্ঠত ভজ লোকগীত।

শ্ৰোতাসকলে ইন্দ্ৰনাথৰ কণ্ঠত লোকগীত দুটি শুনিলে। এয়া আকাশবাণী গুৱাহাটীৰ প্ৰাগজ্যোতিষপুৰ। আৰম্ভ কৰিছোঁ পুৰণি হিন্দী ছবিৰ গীতৰ অনুষ্ঠান মধুবন। অনুষ্ঠানত প্ৰথমে এয়া চেল্টিকা নাম গাড়ী ছবিৰ পৰা এটি গীত, আশা ভোছলে আৰু কিশোৰ কুমাৰৰ কণ্ঠত, সংগীত এছ ডি বৰ্মন।

অনুষ্ঠানত এইবাৰ শুনাবলৈ লোৱা হৈছে কাৰাভান ছবিখনৰ পৰা এটি গীত কণ্ঠদান কৰিছে লতা মংগেশকাৰে। গীতৰ কথা মজৰু।

শ্রোতাসকলে শুনি আছে পুৰণি হিন্দী ছবিৰ গীতৰ অনুষ্ঠান মধুবন। অনুষ্ঠানত এইবাৰ শুনাবলৈ লৈছোঁ চি আই ডি ছবিৰ পৰা মহম্মদ ৰফি আৰু গীতা দত্তৰ কণ্ঠৰ এটি গীত, সংগীত অ' পি নায়াৰ।

এইবাৰ শুনাবলৈ লৈছো কিশোৰ কুমাৰৰ কণ্ঠৰ এটি গীত লহুকে দৌৰাং ছবিৰ পৰা, গীতিকাৰ ফাৰুক কাইছাৰ।

সেয়া আছিল পতঙ্গা ছবিৰ পৰা শামসাদ বেগম আৰু চি ৰামচন্দ্ৰৰ কণ্ঠৰে দি গীত। গীতৰ কথা আছিল ৰাজেন্দ্ৰ কৃষ্ণৰ। এইবাৰ শুনাবলৈ লৈছোঁ লতা মংগেশকৰৰ কণ্ঠত মজৰুহৰ কথাৰে কাৰাভান ছবিৰ পৰা এটি গীত।

যান্ত্ৰিক বিজুতিৰ বাবে গীতটি শুনাব পৰা নগ'ল। এইবাৰ শুনাবলৈ লৈছোঁ ইমৃধান ছবিৰ পৰা কিশোৰ কুমাৰৰ কণ্ঠৰ এটি গীত, গীতৰ কথা মজৰু।

মধুবন অনুষ্ঠানৰ শেষত শ্ৰোতাই শুনিলে সেয়া কিশোৰ কুমাৰৰ কণ্ঠৰীতি সুমধুৰ গীত। মধুবন পুৰণি হিন্দী ছবিৰ গীতৰ অনুষ্ঠানটি আজিলৈ ইমানতেই অন্ত পৰিল।

0: জীৱনৰ খলাবমাক মসৃণ কৰি নিজৰ লগতে দহজনকো অনুপ্ৰাণিত কৰা সফল দম্পতীৰ কাহিনীৰে
1: জীৱন আলীৰ যুগলবন্দী।
0: মাহৰ প্ৰথমটো দেওবাৰে নিশা 9:30 বজাত সাক্ষাৎ গ্ৰহণ আৰু প্ৰযোজনা সীমান্ত বাৰ্মাৰ।

0: বছৰত আকাশবাণী গুৱাহাটী।
1: এক জুলাইত প্ৰতিষ্ঠাৰ 79 বছৰত প্ৰৱেশ কৰিব উত্তৰ পূৰ্বাঞ্চলৰ প্ৰথমটো অনাতাৰ কেন্দ্ৰ আকাশবাণী গুৱাহাটীয়ে।
2: বহুজনৰ হিত আৰু সুখৰ অৰ্থে অব্যাহত এই অনিৰুদ্ধ যাত্ৰাক উদযাপন কৰাৰ মানসেৰে আপোনালৈ আমাৰ সাদৰ আমন্ত্ৰণ।
1: এক জুলাইৰ সন্ধিয়া 6:30 পৰা গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰৰ শ্ৰীমন্ত শংকৰদেৱ আন্তৰ্জাতিক প্ৰেক্ষাগৃহত আকাশবাণী গুৱাহাটীৰ প্ৰতিষ্ঠা দিৱসৰ বিশেষ আয়োজন,
2: উপজা দিনৰ সুবাস।
0: পৰিৱেশিত হ'ব নন্দিতা শৰ্মাৰ কণ্ঠত লঘু শাস্ত্ৰীয় সংগীত,
1: সুবেশ বসুৰ হাৱাইন গীটাৰত লঘু সংগীতৰ সুৰ।
2: আৰু কণ্ঠশিল্পী মঞ্জুষ্টা মহন্ত গোস্বামীৰ সৈতে আলাপ আৰু

0: লগতে উন্মোচন কৰা হ'ব পূৰ্বে আকাশবাণীয়ে প্ৰকাশ কৰা আকাশী নামৰ আলোচনীৰ অসমীয়া সংস্কৰণৰ এমুঠি নিৰ্বাচিত লেখাৰ সংকলন আকাশী
1: আৰু আকাশবাণীৰ 90 বছৰ উপলক্ষে আকাশবাণী গুৱাহাটী কেন্দ্ৰই প্ৰকাশ কৰি উলিওৱা এখন ই মেগাজিন
0: উপজা দিনৰ সুবাস
2: 1 জুলাইৰ সন্ধিয়া 6:30 পৰা গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰৰ শ্ৰীমন্ত শংকৰদেৱ আন্তৰ্জাতিক প্ৰেক্ষাগৃহত
3: আপোনাক সাদৰ আমন্ত্ৰণ জনাওঁ।

0: অগ্নিযুগৰ গান।
1: অগ্নিযুগৰ পিৰিঙতী মই নতুন অসম গঢ়িম।
2: ডক্টৰ ভূপেন হাজৰিকাৰ জন্ম শতবৰ্ষ উপলক্ষে আমাৰ দৈনিক আয়োজন অগ্নিযুগৰ গান।
1: ও মোৰ প্ৰিয় জনগণ, মই গাওঁ তোমাৰ এই গান।
0: প্ৰতি পুৱা 8:15 পৰা 8:25 লৈ সুধা কণ্ঠৰ গীত
2: বিবিধ ভাৰতে গুৱাহাটীত অগ্নিযুগৰ গান।

0: এ আকাশবাণী গুৱাহাটীৰ প্ৰাগজ্যোতিষপুৰ, ক্ষন্তেক পাছতেই বাতৰি শুনিবলৈ পাব।
1: বাতৰিৰ সৈতে মই সংগীতা শৰ্মা। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ছিচিলিৰ ৰাষ্ট্ৰীয় দিৱসৰ সোণালী জয়ন্তী সমাৰোহত অংশগ্ৰহণ কৰাৰ উদ্দেশ্যে কাইলৈ দেশখনলৈ যাব। উত্তৰাখণ্ডৰ লিপুলেখ পাছেৰে প্ৰায় ছবছৰৰ বিৰতিৰ মূৰত ভাৰত আৰু চীনৰ মাজত আজি সীমান্ত বাণিজ্য পুনৰ আৰম্ভ হোৱাৰ সম্ভাৱনা আছে। ৰাষ্ট্ৰীয় পৰীক্ষণ সংস্থাই পৰীক্ষাৰ্থীসকলৰ বাবে নীট ইউজি 2026 পুনৰ পৰীক্ষাৰ প্ৰাৰম্ভিক উত্তৰসূচীৰ প্ৰত্যাহ্বান জনাৰ বাবে বিশেষ উইণ্ড মুকলি কৰিছে। ভেনিজুৱেলাৰ ইয়াৰাকুই প্ৰদেশৰ য়ুমাৰে চহৰত অহা কেইবাটাও ভূমিকম্পত মৃত্যু হোৱা লোকৰ সংখ্যা 188লৈ বৃদ্ধি পাইছে। আৰু বিশ্বকাপ ফুটবল প্ৰতিযোগিতাত আইভৰি কষ্টে কাৰাকাওক 2-0 গলত পৰাস্ত কৰি প্ৰথমবাৰৰ বাবে নক আউট পৰ্যায়ত প্ৰৱেশ কৰিছে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী কাইলৈ তিনিদিনীয়া ভ্ৰমণসূচীৰে ছিচিলিলৈ যাব। তেওঁ দেশখনৰ ৰাষ্ট্ৰীয় দিৱসৰ সোণালী জয়ন্তী উদযাপন সমাৰোহত সন্মানীয় অতিথি হিচাপে উপস্থিত থাকিব। প্ৰধানমন্ত্ৰী মোদীয়ে 2015 চনত শেষৰবাৰৰ বাবে ছিচিলিলৈ গৈছিল। বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ে এটা বিবৃতিযোগে কয় যে নৌসেনাৰ 2খন জাহাজ আৰু ভাৰতীয় প্ৰতিৰক্ষা বাহিনীৰ এটা দলেও ৰাষ্ট্ৰীয় দিৱসৰ এই অনুষ্ঠানত অংশ ল'ব। এই ভ্ৰমণৰ সময়ছোৱাত শ্ৰীমোদীয়ে ছিচিলিৰ ৰাষ্ট্ৰপতি ডঃ পাট্ৰিক হাৰ্মনীৰ সৈতে বৈঠকত মিলিত হ'ব। এই বৈঠকত নেতা দুগৰাকীয়ে দুয়োখন দেশৰ মাজৰ দ্বিপাক্ষিক সহযোগিতাৰ আটাইবোৰ দিশৰ পৰ্যালোচনা কৰিব আৰু পাৰস্পৰিক স্বাৰ্থজড়িত বিভিন্ন আঞ্চলিক আৰু আন্তঃৰাষ্ট্ৰীয় বিষয় লৈ মত বিনিময় কৰিব। প্ৰধানমন্ত্ৰী মোদীয়ে দেশখনৰ সংসদতো ভাষণ দিব আৰু তাত বাস কৰা প্ৰৱাসী ভাৰতীয়সকলৰ সৈতে মত বিনিময় কৰিব। এই ভ্ৰমণে ভাৰত আৰু ছিচিলিৰ মাজৰ সম্পৰ্ক অধিক সুদৃঢ় কৰি তুলিব। উত্তৰাখণ্ডৰ লিপুলেখ পাছেৰে প্ৰায় ছবছৰৰ বিৰতিৰ মূৰত ভাৰত আৰু চীনৰ মাজত আজি সীমান্ত বাণিজ্য পুনৰ আৰম্ভ হোৱাৰ সম্ভাৱনা আছে। পিথোৰাগড় জিলাৰ ধাৰচুলা প্ৰশাসনে প্ৰকাশ কৰা অনুসৰি ভাৰতীয় ব্যৱসায়ীৰ প্ৰথমটো দল আজি তিব্বতৰ তাকলাকোট বজাৰ অভিমুখে ৰাওনা হ'ব। ধাৰচুলা মহকুমা দণ্ডাধীশ আৰু বাণিজ্য বিষয়া আশীষ যোশীয়ে জনোৱা মতে প্ৰথমটো দলত 17 ব্যৱসায়ী আৰু 9 সহযোগীকে ধৰি মুঠ 26 বাণিজ্য অনুমতি পত্ৰ প্ৰদান কৰা হৈছে। বাণিজ্য নিয়াৰিকৈ পৰিচালনা কৰাটো নিশ্চিত কৰাৰ বাবে গুঞ্জিত এটা সীমা শুল্ক কাৰ্যালয় স্থাপন কৰা হৈছে। বাণিজ্য অনুমতি পত্ৰৰ বাবে শতাধিক ব্যৱসায়ীয়ে আবেদন জনাইছিল বুলি উল্লেখ কৰি শ্ৰীযোশীয়ে দ্বিতীয় পৰ্যায়ত 25 ব্যৱসায়ীক অনুমতি পত্ৰ প্ৰদান কৰা হ'ব বুলি জানিবলৈ দিয়ে। উল্লেখযোগ্য যে 2020 চনত কোভিড মহামাৰীৰ পৰিপ্ৰেক্ষিতত ভাৰত আৰু চীনৰ মাজৰ সীমান্ত বাণিজ্য বাতিল কৰা হৈছিল। দেশ দুখনৰ মাজৰ এই বাণিজ্য ব্যৱস্থাৰ পুনৰ মুকলিক লৈ সীমান্ত অঞ্চলৰ ব্যৱসায়ী তথা স্থানীয় লোকসকলে আনন্দ প্ৰকাশ কৰিছে। ৰন্ধন গেছৰ গ্ৰাহকসকললৈ সকাহ প্ৰদান কৰি চৰকাৰে ঔদ্যোগিক আৰু বাণিজ্যিক এল পি জি চিলিণ্ডাৰৰ যোগানৰ ক্ষেত্ৰত থকা সকলো খণ্ডভিত্তিক নিষেধাজ্ঞা প্ৰত্যাহাৰ কৰিছে আৰু যোগান পশ্চিম এছিয়াৰ সংকটৰ পূৰ্বৰ পৰ্যায়লৈ লৈ গৈছে। পেট্ৰলিয়াম আৰু প্ৰাকৃতিক গেছ মন্ত্ৰালয়ে কালি এটা বিবৃতিযোগে কয় যে সংকটৰ আৰম্ভণিতে স্থগিত ৰখা টেংকাৰেৰে যোগান ধৰা এল পি জিৰ যোগানো সংকটৰ পূৰ্বৰ পৰ্যায়ৰ 50% বৃদ্ধি কৰা হৈছে। ইয়াৰ ফলত বাণিজ্যিক আৰু ঔদ্যোগিক গ্ৰাহকসকলে যথেষ্ট সকাহ লাভ কৰিছে। এল পি জি যোগান ব্যৱস্থাৰ শেহতীয়া উন্নতিৰ পিছতেই গেছৰ যোগান বৃদ্ধি কৰা হৈছে। ৰাষ্ট্ৰীয় পৰীক্ষণ সংস্থা NTAই পৰীক্ষাৰ্থীসকলৰ বাবে

টিইউজি 2026 পুনৰ পৰীক্ষাৰ প্ৰাৰম্ভিক উত্তৰসূচীৰ প্ৰত্যাহ্বান জনাব পৰাকৈ এটা বিশেষ উইণ্ড মুকলি কৰিছে। চিকিৎসা মহাবিদ্যালয়সমূহত নামভৰ্তিৰ বাবে যোৱা 21 দিনত এই পৰীক্ষা অনুষ্ঠিত হৈছিল। প্ৰাৰম্ভিক উত্তৰসূচী এতিয়া www.neet.nta.in উপলব্ধ হৈছে বুলি NTAই সামাজিক মাধ্যমযোগে প্ৰকাশ কৰিছে। শিক্ষাৰ্থীসকলে 28 তাৰিখ পৰ্যন্ত প্ৰতিটো প্ৰশ্নৰ বাবদ 200 টকা মাচুল দি তেওঁলোকৰ প্ৰত্যাহ্বানসমূহ দাখিল কৰিব পাৰিব। প্ৰত্যাহ্বানসমূহ স্বীকৃত হলে এই মাচুল পুনৰ ঘূৰাই দিয়া হ'ব। NTAই পুনৰ পৰীক্ষা দিয়া শিক্ষাৰ্থীসকলৰ মাচুল উভতাই দিয়াৰ বাবে নিজৰ বেংক একাউণ্টৰ সবিশেষ দাখিল কৰাৰ বাবেও এটা পৰ্টেল মুকলি কৰিছে। অহা 30 তাৰিখলৈকে শিক্ষাৰ্থীসকলে বেংকৰ সবিশেষ পৰ্টেলত দাখিল কৰিব পাৰিব। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কালি নতুন দিল্লীত ৰাষ্ট্ৰসংঘৰ সচিব প্ৰধানৰ বিশেষ বিত্তীয় অধিবক্তা তথা নেডাৰলেণ্ডৰ ৰাণী মেক্সিমাক সাক্ষাৎ কৰে। সংবাদ মাধ্যমৰ এটা বাৰ্তাত শ্ৰীমোদীয়ে কয় যে এই সাক্ষাতৰ সময়ত দুয়োগৰাকী নেতাই ডিজিটেল ৰাজহুৱা আন্তঃগাঁথনি আধাৰিত আন্দোলনে কিদৰে জনসাধাৰণক সবল কৰাৰ লগতে জীৱন যাত্ৰা সহজ কৰি তুলিছে আৰু বিত্তীয় সেৱাসমূহ সহজলভ্য আৰু সুগম কৰি তুলিছে সেই সম্পৰ্কে আলোচনা কৰে। প্ৰধানমন্ত্ৰীয়ে সমগ্ৰ বিশ্বৰ অংশীদাৰ দেশসমূহৰ সৈতে নিজৰ অভিজ্ঞতা ভগাই লোৱাৰ ক্ষেত্ৰত ভাৰতৰ প্ৰতিশ্ৰুতিবদ্ধতাৰ কথাও দোহাৰে। ভেনিজুৱেলাৰ ইয়াৰাকুই প্ৰদেশৰ য়ুমাৰে চহৰত অহা কেইবাটাও ভূমিকম্পত মৃত্যু হোৱা লোকৰ সংখ্যা 188লৈ বৃদ্ধি পাইছে। ভূমিকম্পত 1520তকৈ অধিক লোক আহত হৈছে। 200তকৈ অধিক লোক এতিয়াও ধবংসস্তূপত আবদ্ধ হৈ আছে বুলি আশংকা কৰা হৈছে। দেশখনৰ ৰাষ্ট্ৰপতি ডেলচি ৰড্ৰিগেজে কৈছে যে কমেও 2927টা পৰিয়াল ভূমিকম্পত গৃহহীন হৈছে। আমেৰিকাৰ ভূতাত্বিক জৰীপ সংস্থাই প্ৰকাশ কৰা অনুসৰি কালি পুৱা ইউমান চহৰত 7.5 প্ৰাবল্যৰ ভূমিকম্পৰ জোকাৰণিত মাত্ৰ 39 ছেকেণ্ড পূৰ্বে ভেনিজুৱেলাৰ ছান ফেলিপেত 7.2 প্ৰাবল্যৰ আন এটা বৃহৎ ভূমিকম্পই জোকাৰি যায়। ভূমিকম্পত ভালেসংখ্যক অট্টালিকা ধবংসস্তূপত পৰিণত হয়। অগাপিছাকৈ অহা এই বিধ্বংসী ভূমিকম্পৰ পাছতে ৰাষ্ট্ৰপতি ৰড্ৰিগেজে দেশখনত জৰুৰীকালীন অৱস্থা ঘোষণা কৰে। ৰাষ্ট্ৰপতিগৰাকীয়ে লগতে পৰৱৰ্তী নিৰ্দেশ নিদিয়া পৰ্যন্ত বিদ্যালয়ৰ পাঠদানৰ লগতে অত্যাৱশ্যকীয় সেৱাৰ বাহিৰে সকলো কাম কাজ বাতিল কৰা বুলি ঘোষণা কৰে। ক্ষতিগ্ৰস্ত অঞ্চলসমূহত কৰ্তৃপক্ষই উদ্ধাৰ অব্যাহত ৰাখিছে। বিভিন্ন দেশৰ নেতাসকলে ভেনিজুৱেলাৰ এই বিপদৰ সময়ত সহমৰ্মিতা প্ৰকাশ কৰাৰ লগতে সহায়ৰ হাত আগবঢ়াইছে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে এই ভূমিকম্পত হোৱা ক্ষয় ক্ষতিক লৈ দুখ প্ৰকাশ কৰিছে। সামাজিক মাধ্যমৰ এটা বাৰ্তাত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ভেনিজুৱেলাৰ চৰকাৰ তথা জনসাধাৰণলৈ সমবেদনা জ্ঞাপন কৰে। তেওঁ লগতে আহতসকলৰ আশু আৰোগ্য কামনা কৰে। শ্ৰীমোদীয়ে দেশখনৰ এই দুৰ্যোগৰ সময়ত যাৱতীয় সকলো সাহায্য আগবঢ়োৱাৰ আশ্বাস দিয়ে। আমেৰিকাৰ ৰাষ্ট্ৰপতি ডনাল্ড ট্ৰাম্পে কৈছে যে তেওঁৰ চৰকাৰে ভেনিজুৱেলাৰ উদ্ধাৰ আৰু সাহায্য অভিযানৰ বাবে যাৱতীয় পদক্ষেপ গ্ৰহণ কৰাৰ বাবে সংশ্লিষ্ট সংস্থাক ইতিমধ্যে নিৰ্দেশ দিছে। স্পেইনৰ প্ৰধানমন্ত্ৰী পেড্ৰ' ছেঞ্চেজ, মেক্সিকোৰ ৰাষ্ট্ৰপতি ক্লোডিয়া শ্বেইনবামৰ লগতে কেইবাখনো দেশৰ মুৰববীয়ে ভেনিজুৱেলাৰ এই সংকটৰ সময়ত সহায়ৰ হাত আগবঢ়ায়। উত্তৰ প্ৰদেশ চৰকাৰে ৰাম জন্মভূমি তীৰ্থস্থানৰ প্ৰণামী চুৰি গোচৰত প্ৰথমখন এজাহাৰত দাখিল হোৱা 8জন অভিযুক্ত আৰু আন কেইবাগৰাকীও লোকৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিছে। মুখ্যমন্ত্ৰী যোগী আদিত্যনাথৰ নিৰ্দেশত গঠিত বিশেষ তদন্তকাৰী গোটৰ পৰামৰ্শৰ ভিত্তিত এই এজাহাৰখন দাখিল কৰা হয়। ন্যাসৰ সদস্য কৃষ্ণমোহনৰ লিখিত অভিযোগৰ ভিত্তিত শ্ৰীৰাম জন্মভূমি আৰক্ষী থানাত এই সন্দৰ্ভত গোচৰ ৰুজু কৰা হয়। এই এজাহাৰত অবিনাশ শুক্লা, অনুকল্প মিশ্ৰ, লৱকুশ মিশ্ৰ, মনীষ কুমাৰ যাদৱ, কৰুণেশ পাণ্ডে, ৰামশংকৰ মিশ্ৰ, শ্ৰীৰামশংকৰ যাদৱ ওৰফে টিন্নু, সুভাষ শ্ৰীবাস্তৱৰ লগতে অন্যান্য কেইবাগৰাকীৰো নাম উল্লেখ কৰা হৈছে। অভিযুক্তসকলৰ বিৰুদ্ধে ভাৰতীয় ন্যায় সংহিতাৰ বিভিন্ন ধাৰাত গোচৰ ৰুজু কৰা হৈছে। বিশেষ তদন্তকাৰী গোটৰ নেতৃত্বত থকা লক্ষ্ণৌৰ মাণ্ডলিক আয়ুক্ত বিজয় বিশ্বাসপন্তে যোৱা মঙলবাৰে বিষয়টো সন্দৰ্ভত কঠোৰ ব্যৱস্থা গ্ৰহণৰ পৰামৰ্শ প্ৰদানেৰে চৰকাৰৰ ওচৰত প্ৰাৰম্ভিক প্ৰতিবেদন দাখিল কৰিছিল। শ্ৰীৰাম জন্মভূমি তীৰ্থক্ষেত্ৰ ন্যাসে লাভ কৰা প্ৰণামী চুৰিৰ অভিযোগৰ পাছতে এই ঘটনা পোহৰলৈ আহে। ন্যাসে মুখ্যমন্ত্ৰীক এই গোচৰৰ তদন্তৰ বাবে বিশেষ তদন্তকাৰী গোট গঠনৰ বাবে আহান জনায়। ফিফা বিশ্বকাপ ফুটবল প্ৰতিযোগিতাত আইভৰি কোষ্টে কাৰাকাৱক ফিলাডেলফিয়াত অনুষ্ঠিত গ্ৰুপ ইৰ এখন খেলত 2-0 গলৰ ব্যৱধানত পৰাস্ত কৰি প্ৰথমবাৰৰ বাবে বিশ্বকাপৰ নক আউট পৰ্যায়ত প্ৰৱেশ কৰে। নিকোলাছ পেপে দলটোৰ হৈ 2টা গল দিয়ে। আইভৰি কোষ্টে গ্ৰুপ ইৰ পইণ্টালিকাত 6 পইণ্ট লাভ কৰে। নিউজাৰ্চিত অনুষ্ঠিত আন এখন খেলত ইকুৱেডৰে জাৰ্মানীক 2-1 গলত পৰাস্ত কৰিছে।
ইয়াৰ পূৰ্বে দক্ষিণ আফ্ৰিকাই দক্ষিণ কোৰিয়াক এক

0: শূন্য গলত পৰাস্ত কৰি প্ৰথমবাৰৰ বাবে নক আউট পৰ্যায়লৈ অগ্ৰসৰ হয়। ভাৰত আৰু আয়াৰলেণ্ডৰ মাজৰ দুখনীয়া টি টুৱেণ্টি ক্ৰিকেট শৃংখলাৰ প্ৰথমখন খেল আজি বেলফাষ্টত অনুষ্ঠিত হ'ব। খেলখন ভাৰতীয় সময় অনুসৰি সন্ধিয়া ছয় বজাত আৰম্ভ হ'ব। শৃংখলাৰ দ্বিতীয় তথা অন্তিমখন খেল দেওবাৰে খেলোৱা হ'ব। ইয়াৰ পিছত শ্ৰেয়াছ আয়াৰ নেতৃত্বাধীন ভাৰতীয় দলটো পহিলা জুলাইত আৰম্ভ হ'বলগীয়া পাঁচখনীয়া টি টুৱেণ্টি শৃংখলাত অংশগ্ৰহণ কৰাৰ বাবে ইংলেণ্ডলৈ যাব। টি টুৱেণ্টি শৃংখলাৰ পাছত ভাৰত তিনিখনীয়া এদিনীয়া শৃংখলাত অৱতীৰ্ণ হ'ব। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ছিচিলিৰ ৰাষ্ট্ৰীয় দিৱসৰ সোণালী জয়ন্তী সমাৰোহত অংশগ্ৰহণ কৰাৰ উদ্দেশ্যে কাইলৈ দেশখনলৈ যাব। উত্তৰাখণ্ডৰ লিপুলেখপাছেৰে প্ৰায় ছবছৰৰ বিৰতিৰ মূৰত ভাৰত আৰু চীনৰ মাজত আজি সীমান্ত বাণিজ্য পুনৰ আৰম্ভ হোৱাৰ সম্ভাৱনা আছে। ৰাষ্ট্ৰীয় পৰীক্ষণ সংস্থাই পৰীক্ষাৰ্থীসকলৰ বাবে নীট ইউ জি 2026 পুনৰ পৰীক্ষাৰ প্ৰাৰম্ভিক উত্তৰসূচীৰ প্ৰত্যাহ জনাবৰ বাবে বিশেষ উইণ্ড মুকলি কৰিছে। ভেনিজুৱেলাৰ ইয়াৰাকুই প্ৰদেশৰ য়ুমাৰে চহৰত অহা কেইবাটাও ভূমিকম্পত মৃত্যু হোৱা লোকৰ সংখ্যা 188লৈ বৃদ্ধি পাইছে। আৰু বিশ্বকাপ ফুটবল প্ৰতিযোগিতাত আইভৰি কষ্টে কাৰাকাৱক 2-0 গলত পৰাস্ত কৰি প্ৰথমবাৰৰ বাবে নক আউট পৰ্যায়ত প্ৰৱেশ কৰিছে।
1: ক্ৰমে মিডিয়াম ৱেভৰ 299.9 মিটাৰত 1035 কিলোহাৰ্টজ আৰু ডি আৰ এম ফ্ৰিকুৱেঞ্চিৰ 1026 কিলোহাৰ্টজত। এতিয়া শুনক আধুনিক গীত। আধুনিক গীত অনুষ্ঠানত পুনতেই শুনক সংগীতা কাকতিৰ কণ্ঠত জ্যোতিপ্ৰসাদ আগৰৱালাৰ কথাৰে এটি গীত।

অনুষ্ঠানত এইবাৰৰ শিল্পী প্ৰয়াস মজুমদাৰ আৰু নবনীতা শৰ্মা, গীতিকাৰ কীৰ্তিকমল ভূঞা, সুৰ প্ৰয়াস মজুমদাৰ।

সেয়া আছিল অনিমা চৌধুরীর কণ্ঠরেটি গীত, গীতৰ কথা আছিল অভিজিৎ বৰ্মন। এইবাৰ শুনক ৰূপালী শর্মার কণ্ঠরেটি গীত, গীতৰ কথা আৰু সুৰ ৰূপালী শর্মা।

শ্রোতাসকলে শুনি আছে আধুনিক গীতৰ অনুষ্ঠান আকাশবাণী গুৱাহাটীৰ প্ৰাগজ্যোতিষপুৰৰ পৰা। অনুষ্ঠানত এইবাৰ শুনক ৰূপম ভূঞাৰ কণ্ঠৰ এটি গীত, গীতৰ কথা ডাক্তৰ প্ৰণীতা শইকীয়া।

আধুনিক গীতৰ অনুষ্ঠানৰ শেষত শুনাবলৈ লৈছো অৰূপ বৰঠাকুৰৰ কথাৰে মনোৰঞ্জন গগৈ আৰু অনুশ্ৰী গগৈৰ কণ্ঠৰ এটি গীত।

এয়া আকাশবাণী গুৱাহাটীৰ প্ৰাগজ্যোতিষ পুৰ অনুষ্ঠান প্ৰচাৰিত হৈছে মিডিয়াম ৱেভৰ 299.9 মিটাৰ 1035 কিলোহাৰ্টজ আৰু ডি আৰ এম ফ্ৰিকুৱেঞ্চিৰ 1026 কিলোহাৰ্টজত। এতিয়া শুনক নিয়োগ বাতৰি। ভাৰত সঞ্চাৰ নিগম লিমিটেডত খালী হোৱা 100টা জুনিয়ৰ টেলিকম অফিচাৰ পদৰ বাবে আবেদন বিচৰা হৈছে। দৰমহাৰ নিৰিখ মাহে 16,400 টকাৰ পৰা 40,500 টকালৈ, লগত অন্যান্য বানচ থাকিব। প্ৰাৰ্থী টেলিকমিউনিকেশ্যন, ইলেক্ট্ৰনিক্স, কম্পিউটাৰ, ইনফৰ্মেশ্যন টেকন'লজি, ইনষ্ট্ৰুমেণ্টেশ্যন, ৰেডিঅ' ইঞ্জিনিয়াৰিং আৰু ইলেক্ট্ৰিকেল ইঞ্জিনিয়াৰিং, ইয়াৰে যিকোনো এটা শাখাত বি ই বা বি টেক ডিগ্ৰী থকা হ'ব লাগিব, নাইবা ইলেক্ট্ৰনিক্স বা কম্পিউটাৰ ছায়েন্স বিষয়ত এম এছ চি ডিগ্ৰী থকা হ'ব লাগিব। প্ৰাৰ্থীৰ বয়স 18 বছৰৰ পৰা 30 বছৰৰ ভিতৰত হ'ব লাগিব। বিতং তথ্য আৰু আবেদনৰ বাবে BSNL.co.in এই ৱেবছাইট চাব পাৰে। আবেদনৰ শেষ তাৰিখ 4 জুলাই। অসম লোকসেৱা আয়োগে অসম চৰকাৰৰ ভূতত্ব আৰু খনন বিভাগত খালী হোৱা 11টা এছিষ্টেণ্ট জিঅ'লজিষ্ট পদৰ বাবে আবেদন বিচাৰিছে। দৰমহাৰ নিৰিখ মাহে 30,000 টকাৰ পৰা 110,000 টকালৈ, লগত 12,700 টকা গ্ৰেড পে আৰু অন্যান্য বানচ থাকিব। প্ৰাৰ্থী জিঅ'লজি বা এপ্লাইড জিঅ'লজি বিষয়ত পোষ্ট গ্ৰেজুৱেট ডিগ্ৰী থকা হ'ব লাগিব। প্ৰাৰ্থীৰ বয়স 21 বছৰৰ পৰা 38 বছৰৰ ভিতৰত হ'ব লাগিব। বিতং তথ্য আৰু আবেদনৰ বাবে ৱেবছাইট DGM.assam.gov.in। আবেদনৰ শেষ তাৰিখ 15 জুলাই। ষ্টেট বেংক অৱ ইণ্ডিয়াত খালী হোৱা 1,500টা প্ৰভিচনেৰী অফিচাৰ পদৰ বাবে আবেদন বিচৰা হৈছে। দৰমহাৰ নিৰিখ মাহে 48,480 টকাৰ পৰা 85,920 টকালৈ, লগত অন্যান্য বানচ থাকিব। প্ৰাৰ্থী স্নাতক হ'ব লাগিব। প্ৰাৰ্থীৰ বয়স 21 বছৰৰ পৰা 30 বছৰৰ ভিতৰত হ'ব লাগিব। বিতং তথ্য আৰু আবেদনৰ বাবে ৱেবছাইট SBI.bank.in। আবেদনৰ শেষ তাৰিখ 8 জুলাই। দি আছাম কোঅপাৰেটিভ এপেক্স বেংক লিমিটেডত খালী হোৱা 25টা এছিষ্টেণ্ট মেনেজাৰ, এছিষ্টেণ্ট ব্ৰাঞ্চ মেনেজাৰ পদৰ বাবে আবেদন বিচৰা হৈছে। দৰমহাৰ নিৰিখ মাহে 31,630 টকাৰ পৰা 82,290 টকালৈ, লগত 7,900 টকা গ্ৰেড পে আৰু অন্যান্য বানচ থাকিব। প্ৰাৰ্থী কমেও 55% নম্বৰ পাই স্নাতক হ'ব লাগিব অথবা যিকোনো বিষয়ৰ পোষ্ট গ্ৰেজুৱেট ডিগ্ৰী থকা হ'ব লাগিব। CA2B MBA অথবা CA প্ৰাৰ্থীক অগ্ৰাধিকাৰ দিয়া হ'ব। প্ৰাৰ্থী কমেও 4 বছৰৰ কৰ্ম অভিজ্ঞতা থকা হ'ব লাগিব। প্ৰাৰ্থীয়ে সম্পূৰ্ণ আবেদন পত্ৰ 30 জুনৰ ভিতৰত পোৱাকৈ এই ঠিকনালৈ পঠিয়াব লাগিব। দ্য মেনেজিং ডাইৰেক্টৰ, দ্য আছাম কোঅপাৰেটিভ এপেক্স বেংক লিমিটেড, ফাৰ্ষ্ট ফ্ল'ৰ হেড অফিচ, HB ৰোড, পাণবজাৰ, গুৱাহাটী, স্পিন 7810001। বিতং তথ্যৰ বাবে ACAB.bank.in এই ৱেবছাইট চাব পাৰে। নিয়োগ বাতৰি ইমানেই।

0: অসমৰ বৰেণ্য শিল্পীসকলৰ কৰ্মজীৱনৰ আধাৰত ৰচিত এই ধাৰাবাহিক প্ৰামাণ্য অলেখ্যলানীৰ ৰচনা আৰু প্ৰযোজনা অজয় কুমাৰ বৰাৰ।
1: আকাশবাণী গুৱাহাটীৰ প্ৰাগজ্যোতিষপুৰ ক্ষন্তেক পাছতেই আঞ্চলিক বাতৰি 8 বজাত সমাচাৰ প্ৰভাত, 8:15 মৰ্ণিং নিউজ আৰু 8:30 বজাত নৰ্থ ইষ্ট নিউজ ইন ইংলিছ শুনিবলৈ পাব।
2: এয়া আকাশবাণী গুৱাহাটী ডিব্ৰুগড়। এতিয়াৰ বাতৰিৰ সৈতে মই সংগীতা শৰ্মা। শ্ৰীমন্ত শংকৰদেৱৰ জীৱন দৰ্শন, সাহিত্য, সংস্কৃতি আৰু ভাৰতীয় জ্ঞান পৰম্পৰাক অধিক বিস্তৃতভাৱে গৱেষণা আৰু প্ৰচাৰৰ লক্ষ্যৰে কালি ডিব্ৰুগড় বিশ্ববিদ্যালয় আৰু পাঞ্জাৱ বিশ্ববিদ্যালয়ৰ শ্ৰীমন্ত শংকৰদেৱ আসনৰ মাজত এখন বুজাবুজিৰ চুক্তি স্বাক্ষৰিত হয়। এই চুক্তিৰ জৰিয়তে বিশ্ববিদ্যালয় দুখনে গৱেষণা, শৈক্ষিক বিনিময়, সাংস্কৃতিক আদান প্ৰদান আৰু যৌথ বিদ্যায়তনিক কাৰ্যসূচীৰ ক্ষেত্ৰত দীৰ্ঘম্যাদী সহযোগিতাৰ সূচনা কৰে। চুক্তিখনৰ অধীনত শ্ৰীমন্ত শংকৰদেৱ অধ্যয়ন, ভক্তি আন্দোলন, বৈষ্ণৱ দৰ্শন, সাহিত্য, লোক সংস্কৃতি, পৰিৱেশ কলা, তুলনামূলক সাংস্কৃতিক অধ্যয়ন, থলুৱা জ্ঞান পৰম্পৰা আদি বিষয়ত যৌথ গৱেষণা কৰা হ'ব। ইয়াৰ উপৰি শিক্ষক আৰু গৱেষক বিনিময়, গৱেষক ছাত্ৰৰ যৌথ তত্বাৱধান, আলোচনা চক্ৰ, সন্মিলন, কৰ্মশালা, স্মাৰক বক্তৃতা, সাংস্কৃতিক অনুষ্ঠান, গ্ৰন্থ প্ৰকাশ, অনুবাদ, পাণ্ডুলিপি সম্পাদনা আৰু সাংস্কৃতিক সম্পদৰ ডিজিটেল সংৰক্ষণৰ দৰে কাৰ্যসূচী ৰূপায়ণ কৰা হ'ব। বিশ্ববিদ্যালয় দুখনে লগতে ৰাষ্ট্ৰীয় আৰু আন্তঃৰাষ্ট্ৰীয় গৱেষণা পুঁজিৰ বাবে যৌথভাৱে প্ৰস্তাৱ দাখিলৰ দিশতো ব্যৱস্থা গ্ৰহণ কৰিব। চুক্তিখনৰ জৰিয়তে উত্তৰ পূৰ্বাঞ্চল আৰু উত্তৰ ভাৰতৰ মাজত শক্তিশালী বিদ্যায়তনিক আৰু সাংস্কৃতিক সহযোগ গঢ়ি তোলাৰ পথ প্ৰশস্ত হ'ব বুলি আশা কৰা হৈছে। ডিব্ৰুগড় বিশ্ববিদ্যালয়ত অনুষ্ঠিত স্বাক্ষৰ অনুষ্ঠানত বিশ্ববিদ্যালয়খনৰ উপাচাৰ্য অধ্যাপক জিতেন হাজৰিকা, পঞ্জীয়ক ডঃ পৰমানন্দ সোণোৱাল, মানৱিক আৰু আইন অনুষদৰ গুৰু অধ্যাপক জয়ন্ত কুমাৰ বৰা, অসমীয়া বিভাগৰ প্ৰাধ্যাপক সত্যকাম বৰঠাকুৰ আৰু ডঃ ভূপেন হাজৰিকা, পৰিৱেশ কলা অধ্যয়ন কেন্দ্ৰৰ ডঃ যাদৱ বৰা উপস্থিত থাকে। পাঞ্জাৱ বিশ্ববিদ্যালয়ৰ হৈ বিশ্ববিদ্যালয় নিৰ্দেশনাৰ প্ৰাক্তন গুৰু শ্ৰীমন্ত শংকৰদেৱ আসনৰ প্ৰাক্তন সমন্বয়ক তথা হিন্দী বিভাগৰ অধ্যাপক যোজনা ৰাৱতে চুক্তিত অংশগ্ৰহণ কৰে। জলসম্পদ মন্ত্ৰী তথা মাজুলীৰ অভিভাৱক মন্ত্ৰী সুশান্ত বৰগোহাঁয়ে কালি জিলাখনৰ মলয়াচাপৰি আৰু কুলিচাপৰি অঞ্চলত সোৱণশিৰি নদীয়ে সৃষ্টি কৰা গৰাখহনীয়া পৰিদৰ্শন কৰি পৰিস্থিতিৰ বুজ লয়। মন্ত্ৰীগৰাকীয়ে খহনীয়া প্ৰতিৰোধৰ ক্ষেত্ৰত গ্ৰহণ কৰিবলগীয়া ব্যৱস্থাসমূহ শীঘ্ৰে কাৰ্যকৰী কৰিবলৈ জলসম্পদ বিভাগৰ সংশ্লিষ্ট বিষয়াসকলক নিৰ্দেশ দিয়ে। তেওঁ লগতে কৰ্দৈগুৰি অঞ্চলৰ খহনীয়া পৰিস্থিতিও পৰিদৰ্শন কৰে।
3: এতিয়া আমাৰ যিখিনি গৰাখহনীয়া আছে, সেই গৰাখহনীয়াখিনি আমি আৰু কি কি কাম কৰিলে অন্তত মানুহ সুৰক্ষিত হ'ব, অন্তত তেওঁলোকৰ মাটি সম্পত্তি সুৰক্ষিত হ'ব, তাৰ বাবে মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়া নিৰ্দেশত মই নিজে আহিলোঁ, লগতে জিলা আয়ুক্ত মহোদয়ো আহিছে, আমাৰ মুখ্য অভিযন্তাও আহিছে, কাৰ্যবাহী অভিযন্তাও আহিছে, আৰু এটা আমাৰ ডিপাৰ্টমেণ্ট আৰু এডমিনিষ্ট্ৰেচন দুইখিনিয়ে একেলগে আহিছোঁ। মাজুলী বিধায়ক মহোদয় আছেই, অনবৰত তেখেতে ফোনেই কৰি থাকে আৰু আমি নিজেই চালে মানে প্ৰজেক্টটো কৰিবলৈ বা অনুমোদন দিবলৈ ভাল হয়, সেইকাৰণে আমি সকলোৱে মিলি আহিছোঁ আৰু এই যিটো প্ৰধান গৰাখনীয়া সমস্যা আমি সমাধান বুলি ক'ব নকওঁ, কাৰণ সমাধানটো গৰাখনীয়া কৰিব পৰাৰ শক্তি ভগৱানৰ আছে বুলি মই নাভাবোঁ, কিন্তু বিভাগটোৰ কৰণীয় যিখিনি কাম আৰু যিখিনি সমস্যা সমাধান হ'লে অন্তত মানুহ বাচি থাকিব পাৰে, সেই কামখিনি আমি কৰি সমাধান কৰিম।
2: শ্ৰীবৰগোহাঁয়ে ইয়াৰ পাছত ব্ৰহ্মপুত্ৰ বোৰ্ড আৰু জলসম্পদ বিভাগৰ অধীনত মেগা জিঅ' টিউবৰ জৰিয়তে টুনিখুটিৰ মুখ বন্ধ কৰা আৰু বিজ্ঞানসন্মতভাৱে গ্ৰহণ কৰা চেনেল ক্লজিং প্ৰকল্পৰ অগ্ৰগতিৰ বুজ লয়। এই প্ৰকল্পৰ অধীনত পাৰ্কোপাইন ব্যৱস্থাৰে ব্ৰহ্মপুত্ৰ খহনীয়াৰ পৰা ভকতচাপৰি আৰু ইয়াৰ কাষৰীয়া অঞ্চলসমূহক সুৰক্ষা প্ৰদানৰ লক্ষ্য লোৱা হৈছে। মন্ত্ৰীগৰাকীৰ সৈতে কালি পৰিদৰ্শন কালত স্থানীয় বিধায়ক ভুৱন গাম, জিলা আয়ুক্ত সৃষ্টি সিং আৰু বিভাগীয় বিষয়াসকল উপস্থিত থাকে। গুৱাহাটী উচ্চ ন্যায়ালয়ে লুটুমাই দক্ষিণ নাম্বৰ, দৈয়াং, যমুনা, মৌদঙ্গা আৰু বৰপানী সংৰক্ষিত বনাঞ্চলৰ পৰা দখলকাৰীক উচ্ছেদৰ নিৰ্দেশ বাহাল ৰাখিছে। উচ্চ ন্যায়ালয়ৰ ন্যায়াধীশ আশুতোষ কুমাৰ আৰু ন্যায়াধীশ অৰুণ দেৱ চৌধুৰীক লৈ গঠিত এখন খণ্ড বিচাৰপীঠে কালি কেইবাশ লোকে দাখিল কৰা আবেদন নাকচ কৰি বনাঞ্চলকেইখনত উচ্ছেদ চলাবলৈ পূৰ্বৰ এজনীয়া বিচাৰপীঠে দিয়া নিৰ্দেশ বাহাল ৰাখে। অৱশ্যে বাৰিষাৰ সময়ৰ প্ৰতি লক্ষ্য ৰাখি খণ্ড বিচাৰপীঠখনে বনাঞ্চলত অবৈধভাৱে বসবাস কৰা লোকসকলক আঁতৰি যোৱাৰ সময়সীমা পূৰ্বৰ 30 দিনৰ পৰিৱৰ্তে 45 দিনলৈ বৃদ্ধি কৰে। উল্লেখযোগ্য যে যোৱা 8 জুনত উচ্চ ন্যায়ালয়ৰ এখন এজনীয়া বিচাৰপীঠে এই সংৰক্ষিত বনাঞ্চলকেইখনত অবৈধভাৱে বাস কৰা লোকসকলক 30 দিনৰ ভিতৰত বনাঞ্চলৰ ভূমিৰ পৰা আঁতৰি যাবলৈ নিৰ্দেশ দিছিল। তদুপৰি এই সময়সীমা অতিক্ৰম কৰাৰ পাছতেই তাত বাস কৰা লোকসকলৰ গৃহৰ বিদ্যুৎ সংযোগ কৰ্তন কৰিবলৈও বিচাৰপীঠে

অনুষ্ঠানত এইবাৰ শিল্পী সাধনা স্বৰ্গম, গীতিকাৰ অনুপম শইকীয়া আৰু জুবিন গাৰ্গ। এলবাম মন।

সেয়া আছিল দেৱজিৎ সাহা আৰু তৰালি শৰ্মাৰ কণ্ঠৰেদি গীত নীলা চৰাই এলবামৰ পৰা। গীতৰ কথা আছিল দিলীপ বৰা। এইবাৰ শুনাবলৈ লৈছোঁ শান্তাউজীৰৰ কণ্ঠৰেদি গীত হিটছ অফ শান্তাউজীৰ এলবামৰ পৰা।

আধুনিক গীতৰ অনুষ্ঠানটিৰ ইমানতেই অন্ত পৰিল। এয়া আকাশবাণী গুৱাহাটীৰ প্ৰাগজ্যোতিষপুৰ। এতিয়া 9 বজাত আঞ্চলিক বাতৰি শুনিবলৈ পাব।

এয়া আকাশবাণী গুৱাহাটী। পুৱাৰ আঞ্চলিক বাতৰিৰ প্ৰধান বাতৰিসমূহৰ ভিতৰত আছে, গুৱাহাটী উচ্চ ন্যায়ালয়ৰ লুটুমাই দক্ষিণ নাম্বৰ দৈয়াং যমুনা মৌডঙ্গা আৰু বৰপানী সংৰক্ষিত বনাঞ্চলৰ পৰা দখলকাৰীক উচ্ছেদৰ নিৰ্দেশ বাহাল, গুৱাহাটীৰ নীলাচল পাহাৰত অৱস্থিত শক্তিপীঠ কামাখ্যা মন্দিৰত অম্বুবাচী মহাযোগৰ সামৰণি, মন্দিৰৰ দুৱাৰ ভক্তৰ বাবে পুনৰ মুকলি, শ্ৰীমন্ত শংকৰদেৱৰ জীৱন দৰ্শনৰ গৱেষণা আৰু প্ৰচাৰৰ লক্ষ্যৰে ডিব্ৰুগড় বিশ্ববিদ্যালয় আৰু পাঞ্জাৱ বিশ্ববিদ্যালয়ৰ শ্ৰীমন্ত শংকৰদেৱ আসনৰ মাজত বুজাবুজিৰ চুক্তি, ৰাজ্যৰ বিভিন্ন প্ৰান্তত আন্তৰ্জাতিক মাদক দ্ৰব্যৰ অপব্যৱহাৰ আৰু অবৈধ সৰবৰাহ বিৰোধী দিৱসৰ লগত সংগতি ৰাখি ভিন ভিন কাৰ্যসূচীৰ আয়োজন আৰু আইভৰি কষ্টৰ প্ৰথমবাৰৰ বাবে বিশ্বকাপ ফুটবল প্ৰতিযোগিতাৰ নক আউট পৰ্যায়ত প্ৰৱেশ। নমস্কাৰ, বাতৰিৰ সৈতে মই সংগীতা শৰ্মা। এতিয়া বিতং বাতৰি। গুৱাহাটী উচ্চ ন্যায়ালয়ে লুটুমাই দক্ষিণ নাম্বৰ দৈয়াং যমুনা মৌডঙ্গা আৰু বৰপানী সংৰক্ষিত বনাঞ্চলৰ পৰা দখলকাৰীক উচ্ছেদৰ নিৰ্দেশ বাহাল ৰাখিছে। উচ্চ ন্যায়ালয়ৰ ন্যায়াধীশ আশুতোষ কুমাৰ আৰু ন্যায়াধীশ অৰুণ দেৱ চৌধুৰীক লৈ গঠিত এখন খণ্ড বিচাৰপীঠে কালি কেইবাশ লোকে দাখিল কৰা আবেদন নাকচ কৰি বনাঞ্চল কেইখনত উচ্ছেদ চলাবলৈ পূৰ্বৰ এজনীয়া বিচাৰপীঠে দিয়া নিৰ্দেশ বাহাল ৰাখে। অৱশ্যে বাৰিষাৰ সময়ৰ প্ৰতি লক্ষ্য ৰাখি খণ্ড বিচাৰপীঠখনে বনাঞ্চলত অবৈধভাৱে বসবাস কৰা লোকসকলক আঁতৰি যোৱাৰ সময়সীমা পূৰ্বৰ 30 দিনৰ পৰিৱৰ্তে 45 দিনলৈ বৃদ্ধি কৰে। উল্লেখযোগ্য যে যোৱা 8 জুনত উচ্চ ন্যায়ালয়ৰ এখন এজনীয়া বিচাৰপীঠে এই সংৰক্ষিত বনাঞ্চলকেইখনত অবৈধভাৱে বাস কৰা লোকসকলক 30 দিনৰ ভিতৰত বনাঞ্চলৰ ভূমিৰ পৰা আঁতৰি যাবলৈ নিৰ্দেশ দিছিল। তদুপৰি এই সময়সীমা অতিক্ৰম কৰাৰ পাছতে তাত বাস কৰা লোকসকলৰ গৃহৰ বিদ্যুৎ সংযোগ কৰ্তন কৰিবলৈও বিচাৰপীঠে অসম ৰাজ্যিক শক্তি বিতৰণ কোম্পানীৰ পৰিচালন সঞ্চালকক নিৰ্দেশ দিছিল। গুৱাহাটীৰ নীলাচল পাহাৰত অৱস্থিত শক্তিপীঠ কামাখ্যা মন্দিৰত অম্বুবাচী মহাযোগৰ কালি সামৰণি পৰে। যোৱা নিশা 12:13 অম্বুবাচীৰ নিবৃত্তিৰ পাছত আজি সূৰ্যোদয়ৰ পাছতে দেৱী স্নান তথা নিত্য পূজাৰ অন্তত মন্দিৰৰ মূল দুৱাৰ ভক্তৰ বাবে পুনৰ মুকলি কৰা হয়। কালিৰে পৰা শাৰী পাতি থকা হাজাৰ হাজাৰ ভক্তৰ ইতিমধ্যে মা কামাখ্যাৰ দৰ্শনৰ প্ৰক্ৰিয়া আৰম্ভ হৈছে। আজি আৰু কাইলৈ বিশেষ টিকটৰ ব্যৱস্থা নাথাকিব। VIP পাছৰ ব্যৱস্থাও 30 জুনলৈ বন্ধ থাকিব। সাধাৰণ ভক্তৰ দৰ্শনৰ সুবিধাৰ প্ৰতি লক্ষ্য ৰাখি প্ৰশাসন আৰু মন্দিৰ কৰ্তৃপক্ষই এই ব্যৱস্থা গ্ৰহণ কৰিছে। ৰাজ্যপাল লক্ষ্মণ প্ৰসাদ আচাৰ্যই কালি লোকভৱনত অনুষ্ঠিত এখন বৈঠকত লোকভৱনে ৰূপায়ণ কৰা বিভিন্ন কল্যাণকামী আঁচনি তথা পদক্ষেপসমূহৰ পৰ্যালোচনা কৰে। তেওঁ কয় যে জনসাধাৰণ কেন্দ্ৰিক প্ৰশাসনৰ আৰ্হি আৰু প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ অন্ত্যোদয়া দৰ্শনৰ দ্বাৰা অনুপ্ৰাণিত হৈ গ্ৰহণ কৰা এই পদক্ষেপসমূহৰ জৰিয়তে জনসাধাৰণৰ অৰ্থপূৰ্ণ আৰু গুণগত বিকাশৰ লক্ষ্য লোৱা হৈছে। এই আঁচনিসমূহৰ সময়মতে আৰু সঠিকভাৱে ৰূপায়ণত গুৰুত্ব আৰোপ কৰি শ্ৰীআচাৰ্যই জনসাধাৰণৰ প্ৰয়োজনৰ প্ৰতি প্ৰশাসন দায়বদ্ধ হোৱাটো নিশ্চিত কৰাৰ ক্ষেত্ৰত গুৰুত্ব আৰোপ কৰে। বৈঠকত তৃণমূল পৰ্যায়ত এই আঁচনিসমূহৰ সফল ৰূপায়ণ আৰু এই ক্ষেত্ৰত ল'বলগীয়া ব্যৱস্থা সন্দৰ্ভত বিস্তৃতভাৱে আলোচনা কৰা হয়। ৰাজ্যপালগৰাকীয়ে বিষয়াসকলক জনসজাগতা বৃদ্ধি, সকলোৱে এই আঁচনিৰ সুবিধা লাভ কৰাটো নিশ্চিত কৰা আৰু প্ৰতিটো পদক্ষেপৰ নিৰীক্ষণৰ বাবে নিৰ্দেশ দিয়ে। শ্ৰীমন্ত শংকৰদেৱৰ জীৱন দৰ্শন, সাহিত্য, সংস্কৃতি আৰু ভাৰতীয় জ্ঞান পৰম্পৰাক অধিক বিস্তৃতভাৱে গৱেষণা আৰু প্ৰচাৰৰ লক্ষ্যৰে কালি ডিব্ৰুগড় বিশ্ববিদ্যালয় আৰু পাঞ্জাৱ বিশ্ববিদ্যালয়ৰ শ্ৰীমন্ত শংকৰদেৱ আসনৰ মাজত এখন বুজাবুজিৰ চুক্তি স্বাক্ষৰিত হয়। এই চুক্তিৰ জৰিয়তে বিশ্ববিদ্যালয় দুখনে গৱেষণা, শৈক্ষিক বিনিময়, সাংস্কৃতিক আদান প্ৰদান আৰু যৌথ বিদ্যায়তনিক কাৰ্যসূচীৰ ক্ষেত্ৰত দীৰ্ঘম্যাদী সহযোগিতাৰ সূচনা কৰে। চুক্তিখনৰ অধীনত শ্ৰীমন্ত শংকৰদেৱৰ বিষয়ে অধ্যয়ন, ভক্তি আন্দোলন, বৈষ্ণৱ দৰ্শন, সাহিত্য, লোক সংস্কৃতি, পৰিৱেশ্য কলা, তুলনামূলক সাংস্কৃতিক অধ্যয়ন, থলুৱা জ্ঞান পৰম্পৰা আদি বিষয়ত যৌথ গৱেষণা কৰা হ'ব। ইয়াৰ উপৰি শিক্ষক আৰু গৱেষক বিনিময়, গৱেষক ছাত্ৰৰ যৌথ তত্বাৱধান, আলোচনা চক্ৰ, সন্মিলন, কৰ্মশালা, স্মাৰক বক্তৃতা, সাংস্কৃতিক অনুষ্ঠান, গ্ৰন্থ প্ৰকাশ, অনুবাদ, পাণ্ডুলিপি সম্পাদনা আৰু সাংস্কৃতিক সম্পদৰ ডিজিটেল সংৰক্ষণৰ দৰে কাৰ্যসূচী ৰূপায়ণ কৰা হ'ব। বিশ্ববিদ্যালয় দুখনে লগতে ৰাষ্ট্ৰীয় আৰু আন্তঃৰাষ্ট্ৰীয় গৱেষণা পুঁজিৰ বাবে যৌথভাৱে প্ৰস্তাৱ দাখিলৰ দিশতো পদক্ষেপ ল'ব। চুক্তিখনৰ জৰিয়তে উত্তৰ পূৰ্বাঞ্চল আৰু উত্তৰ ভাৰতৰ মাজত শক্তিশালী বিদ্যায়তনিক আৰু সাংস্কৃতিক সহযোগ গঢ়ি তোলাৰ পথ প্ৰশস্ত হ'ব বুলি আশা কৰা হৈছে। ডিব্ৰুগড় বিশ্ববিদ্যালয়ত অনুষ্ঠিত স্বাক্ষৰ অনুষ্ঠানত বিশ্ববিদ্যালয়খনৰ উপাচাৰ্য অধ্যাপক জিতেন হাজৰিকা, পঞ্জীয়ক ডঃ পৰমানন্দ সোণোৱাল, মানৱিক আৰু আইন অনুষদৰ গুৰু অধ্যাপক জয়ন্ত কুমাৰ বৰা, অসমীয়া বিভাগৰ প্ৰাধ্যাপক সত্যকাম বৰঠাকুৰ আৰু ডঃ ভূপেন হাজৰিকা, পৰিৱেশ্য কলা অধ্যয়ন কেন্দ্ৰৰ ডঃ যাদৱ বৰা উপস্থিত থাকে। পাঞ্জাৱ বিশ্ববিদ্যালয়ৰ হৈ বিশ্ববিদ্যালয়ৰ নিৰ্দেশনাৰ প্ৰাক্তন গুৰু শ্ৰীমন্ত শংকৰদেৱ আসনৰ প্ৰাক্তন সমন্বয়ক তথা হিন্দী বিভাগৰ অধ্যাপক

0: যোজনা ৰাৱতে চুক্তিত অংশগ্ৰহণ কৰে। ৰাজ্যৰ বিভিন্ন প্ৰান্তত আজি আন্তৰ্জাতিক মাদক দ্ৰব্যৰ অপব্যৱহাৰ আৰু অবৈধ সৰবৰাহ বিৰোধী দিৱসৰ লগত সংগতি ৰাখি ভিন ভিন কাৰ্যসূচীৰ আয়োজন কৰা হৈছে। মাদক দ্ৰব্যৰ অপব্যৱহাৰ ক্ৰমান্বয়ে গোলকীয় প্ৰত্যাহ্বানলৈ পৰিণত হৈছে। মাদক দ্ৰব্যমুক্ত এখন সমাজ গঢ়াৰ লক্ষ্যৰে গ্ৰহণ কৰা কাৰ্যব্যৱস্থা অধিক শক্তিশালী কৰাৰ উদ্দেশ্যে এই দিৱস পালন কৰা হয়। এই বছৰৰ এই দিৱসৰ মূল বিষয়বস্তু হৈছে বিশ্বৰ ড্ৰাগছ সমস্যা, নিৰন্তৰ সমস্যা, নতুন প্ৰত্যাহ্বান, উদ্ভাৱনীমূলক সংবিধান। দিৱসৰ সৈতে সংগতি ৰাখি আজি পুৱা তামোলপুৰ জিলা সদৰত বড়োলেণ্ড সাংবাদিক সংস্থাৰ উদ্যোগত আৰু তামোলপুৰ প্ৰেছ ক্লাবৰ সহযোগত বিশেষ সজাগতামূলক চাইকেল সমদল উলিওৱা হয়। বিটিচিৰ কাৰ্যবাহী সদস্য লক্ষীভজন দাসে পতাকা জোকাৰি এই সমদল মুকলি কৰে। তামোলপুৰ প্ৰেছ ক্লাবৰ পৰা দ্বাৰকুচি হৈ পুনৰ প্ৰেছ ক্লাবত সামৰণি পৰা এই সমদলত জ্যেষ্ঠ নাগৰিক, প্ৰাক্তন সৈনিক, আছু আপচু, মহিলা ঐক্য মঞ্চ, সাহিত্য সভা, ক্ৰিকেট সংস্থাকে ধৰি অঞ্চলটোৰ বিভিন্ন দল সংগঠনৰ প্ৰতিনিধিয়ে অংশগ্ৰহণ কৰে। এই সন্দৰ্ভত এয়া আমাৰ তামোলপুৰৰ সংবাদদাতা নয়নজ্যোতি দাস।
1: আজি আন্তঃৰাষ্ট্ৰীয় ড্ৰাগছ বিৰোধী দিৱস আৰু এই দিৱসৰ লগত সংগতি ৰাখি আমি বড়োলেণ্ড সাংবাদিক সংস্থা আৰু তামোলপুৰ প্ৰেছ ক্লাবে ইয়াত এটা আজি সজাগতামূলক চাইকেল সমদল উলিয়াইছো। গতিকে আমি আচলতে সাংবাদিকৰ সমান্তৰভাৱে আমি এগৰাকী সচেতন ব্যক্তি সমাজৰ, গতিকে আমাৰ সমাজখন যাতে সুস্থ হৈ থাকে, এটা সুস্থ সামাজিক বাতাবৰণ সৃষ্টি হয়, আমাৰ ভৱিষ্যত প্ৰজন্মই যাতে ড্ৰাগছৰ দৰে ব্যাধিৰ কবলত পৰি নিজৰ জীৱনটো ধ্বংস নকৰে, তাৰ কাৰণে সকলোকে সজাগ কৰাৰ কাৰণে আৰু আমাৰ সমাজখন আচলতে আমাৰ নতুন প্ৰজন্মক আগুৱাই নিয়াৰ স্বাৰ্থত আমি আজি ইয়াত
0: ৰাজ্যত শেহতীয়াকৈ বেজী অথবা চিৰিঞ্জেৰে মাদক দ্ৰব্যৰ আদান প্ৰদানৰ ফলত এইচ আই ভিৰ সংক্ৰমণ বৃদ্ধি পোৱা পৰিলক্ষিত হৈছে। এনে সমস্যাৰ প্ৰতি লক্ষ্য ৰাখি ৰাজ্যৰ নখন জিলা চিকিৎসালয়কে ধৰি গুৱাহাটী কেন্দ্ৰীয় কাৰাগাৰত এইচ আই ভিৰ পৰীক্ষাৰ ব্যৱস্থা কৰা হৈছে। ৰাজ্য চৰকাৰে ব্ৰহ্মপুত্ৰৰ উত্তৰ পাৰৰ উপনৈসমূহৰ বাবে বিশেষ পৰিকল্পনা যুগুত কৰিব। অৰুণাচল প্ৰদেশৰ পৰা বৈ অহা ৰঙা নদীৰ জলস্তৰ ক্ৰমাৎ অকস্মাত বৃদ্ধি পোৱাৰ ফলত সৃষ্টি হোৱা পৰিস্থিতিৰ বুজ লোৱাৰ বাবে লখিমপুৰৰ বিভিন্ন এলেকা পৰিদৰ্শন কৰি ৰাজহ আৰু দুৰ্যোগ ব্যৱস্থাপনা বিভাগৰ মন্ত্ৰী কেশৱ মহন্তই কালি এই কথা প্ৰকাশ কৰে। পৰিদৰ্শনকালত সাংবাদিকৰ সৈতে হোৱা কথা বতৰাত মন্ত্ৰীগৰাকীয়ে কয় যে অঞ্চলটোৰ পৰিস্থিতি পৰহিৰ তুলনাত কিছু উন্নত হৈছে আৰু ৰাজ্য চৰকাৰ তথা জিলা প্ৰশাসনে পৰিস্থিতি নিৰীক্ষণ কৰি আছে। তেওঁ কয় যে অসমৰ মাজেৰে অৰুণাচল আৰু ভূটানৰ পৰা বৈ অহা 121খন উপনৈ আছে আৰু এই নৈকেইখনৰ জলস্তৰ আকস্মিক বৃদ্ধিৰ বিষয়ে পূৰ্বানুমান কৰিব পৰা নাযায়। উপনৈসমূহৰ জলস্তৰ অকস্মাত বৃদ্ধি পোৱাৰ বাবে নামনি অঞ্চললৈ মুহূৰ্ততে ভাবুকি নামি আহে বুলি উল্লেখ কৰি মন্ত্ৰীগৰাকীয়ে কয় যে উপনৈসমূহৰ বাবে বিশেষ আৰু দীৰ্ঘকালীন পৰিকল্পনা যুগুতাই উলিয়াব লাগিব। ভৌগোলিক অৱস্থানৰ বাবে বান্ধ নিৰ্মাণেৰে এই সমস্যা সমাধান কৰিব পৰা নাযায় বুলি তেওঁ মন্তব্য কৰে। জলসম্পদ মন্ত্ৰী তথা মাজুলীৰ অভিভাৱক মন্ত্ৰী সুশান্ত বৰগোহাঁয়ে কালি জিলাখনৰ মলায়াচাপৰি আৰু কুলিচাপৰি অঞ্চলত সোৱণশিৰি নদীয়ে সৃষ্টি কৰা গৰাখহনীয়া পৰিদৰ্শন কৰি পৰিস্থিতিৰ বুজ লয়। মন্ত্ৰীগৰাকীয়ে খহনীয়া প্ৰতিৰোধৰ ক্ষেত্ৰত গ্ৰহণ কৰিবলগীয়া ব্যৱস্থাসমূহ শীঘ্ৰে কাৰ্যকৰী কৰিবলৈ জলসম্পদ বিভাগৰ সংশ্লিষ্ট বিষয়াসকলক নিৰ্দেশ দিয়ে। তেওঁ লগতে কৰ্দৈগুৰি অঞ্চলৰ খহনীয়া পৰিস্থিতিও পৰিদৰ্শন কৰে।
2: এতিয়া আমাৰ যিখিনি গৰাখহনীয়া আছে, সেই গৰাখহনীয়াখিনি আমি আৰু কি কি কাম কৰিলে অন্তত মানুহ সুৰক্ষিত হ'ব, অন্তত তেওঁলোকৰ মাটি সম্পত্তি সুৰক্ষিত হ'ব, তাৰ বাবে মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়া নিৰ্দেশত মই নিজে আহিলোঁ, লগতে জিলা আয়ুক্ত মহোদয়ো আহিছে, আমাৰ মুখ্য অভিযন্তাও আহিছে, কাৰ্যবাহী অভিযন্তাও আহিছে, আৰু এটা আমাৰ ডিপাৰ্টমেণ্ট আৰু এডমিনিষ্ট্ৰেশ্যন দুইখিনিয়ে একেলগে আহিছোঁ, মাজুলী বিধায়ক মহোদয় আছেই, আৰু আমি নিজেই চালে মানে প্ৰজেক্টটো কৰিবলৈ বা অনুমোদন দিবলৈ ভাল হয়, সেইকাৰণে আমি সকলোৱে মিলি আহিছোঁ আৰু যিটো প্ৰধান গৰাখহনীয়া সমস্যা আমি সমাধান বুলি ক'ব নকওঁ, কাৰণ সমাধানটো গৰাখনীয়া কৰিব পৰা শক্তি ভগৱানৰ আছে বুলি মই নাভাবোঁ, কিন্তু বিভাগটোৰ কৰণীয় যিখিনি কাম আৰু যিখিনি সমস্যা সমাধান হ'লে অন্তত মানুহ বাচি থাকিব পাৰে, সেই কামখিনি আমি কৰি সমাধান কৰিম।
0: শ্ৰীবৰগোহাঁয়ে ইয়াৰ পাছত ব্ৰহ্মপুত্ৰ বোৰ্ড আৰু জলসম্পদ বিভাগৰ অধীনত মেগা জিঅ' টিউবৰ জৰিয়তে তুনি সুঁতিৰ মুখ বন্ধ কৰা আৰু বিজ্ঞানসন্মতভাৱে গ্ৰহণ কৰা চেনেল ক্লজিং প্ৰকল্পৰ অগ্ৰগতিৰ বুজ লয়। এই প্ৰকল্পৰ অধীনত পাৰ্কোপাইন ব্যৱস্থাৰে ব্ৰহ্মপুত্ৰ খহনীয়াৰ পৰা ভকতচাপৰি আৰু ইয়াৰ কাষৰীয়া অঞ্চলসমূহক সুৰক্ষা প্ৰদানৰ লক্ষ্য লোৱা হৈছে। মন্ত্ৰীগৰাকীৰ সৈতে কালি পৰিদৰ্শনকালত স্থানীয় বিধায়ক ভুৱন গাম, জিলা আয়ুক্ত সৃষ্টি সিং আৰু বিভাগীয় বিষয়াসকল উপস্থিত থাকে। সমগ্ৰ দেশতে আজি ধৰ্মীয় ৰীতি নীতিৰে মহৰম পালন কৰা হৈছে। কাৰবালাত সত্য আৰু ন্যায়ৰ বাবে প্ৰাণ আহুতি দিয়া পয়গম্বৰ মহম্মদৰ নাতি হজৰত ইমাম হুছেইন আৰু তেওঁৰ সহযোগীসকলৰ স্মৃতিত এই পৰ্ব পালন কৰা হয়। এই উপলক্ষে সমগ্ৰ দেশতে তাজি

0: উলিওৱা হয়। কাৰবালাৰ শ্বহীদসকলৰ সৰ্বোচ্চ ত্যাগত আলোকপাত কৰি ধৰ্মীয় সভা আৰু মজলিছো আয়োজন কৰা হয়। ডিব্ৰুগড় জিলাত মহৰমৰ শোভাযাত্ৰা শান্তিপূৰ্ণ আৰু সুৰক্ষিতভাৱে সম্পন্ন কৰাৰ উদ্দেশ্যে জিলা প্ৰশাসনে ব্যৱস্থা গ্ৰহণ কৰিছে। আৰক্ষীৰ আইন শৃংখলা শাখা মহাপৰিদৰ্শক অখিলেশ সিঙে, জিলা আয়ুক্ত বিক্ৰম কৈৰী, জ্যেষ্ঠ আৰক্ষী অধীক্ষক অভিজিৎ গৌৰৱ দিলীপ আৰু আন আন জ্যেষ্ঠ বিষয়াসকলে কালি শোভাযাত্ৰাৰ বাবে নিৰ্ধাৰিত পথ পৰিদৰ্শন কৰি সুৰক্ষা ব্যৱস্থাৰ বুজ লয়। ডিব্ৰুগড় জিলাত জাপানীজ এনকেফেলাইটিছ ৰোগত আক্ৰান্ত হৈ এজন লোকৰ মৃত্যু হৈছে। লোকজন ডিব্ৰুগড়ৰ অসম চিকিৎসা মহাবিদ্যালয় হাস্পতালত চিকিৎসাধীন হৈ আছিল। অৱশ্যে চিকিৎসকে লোকজন অন্যান্য ৰোগতো আক্ৰান্ত হৈ আছিল বুলি দাবী কৰিছে। স্বাস্থ্য বিভাগৰ সূত্ৰই প্ৰকাশ কৰা মতে জিলাখনত মুঠ 22গৰাকী জাপানীজ এনকেফেলাইটিছ সদৃশ ৰোগত আক্ৰান্ত হৈ বৰ্তমানেও চিকিৎসাধীন হৈ আছে। আপোনালোকে পুৱাৰ আঞ্চলিক বাতৰি শুনিছে আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ পৰা। এতিয়া অৰূপ কুমাৰ শৰ্মাৰ সৈতে আজি গুৱাহাটীৰ পৰা প্ৰকাশিত দৈনিক বাতৰি কাকতসমূহৰ প্ৰথম পৃষ্ঠাৰ বাতৰিত চকু ফুৰাও আহক।
1: ভেনিজুৱেলাৰ বৰভূঁইকোপ, তেলৰ দাম যুদ্ধৰ পূৰ্বৰ পৰ্যায়লৈ হ্ৰাস, ন্যায়ালয়ৰ সিদ্ধাৰ্থ শৰ্মাৰ জামিন আবেদন নাকচ আৰু অম্বুবাচী নিবৃত্তিৰ পাছত কামাখ্যা মন্দিৰৰ দুৱাৰ খোলাৰ বাতৰিয়ে আজি গুৱাহাটীৰ পৰা প্ৰকাশিত প্ৰায় আটাইকেইখন দৈনিক বাতৰি কাকতৰ প্ৰথম পৃষ্ঠা অধিকাৰ কৰিছে। ভেনিজুৱেলাৰ ভূঁইকোপৰ ফলত হোৱা ক্ষয় ক্ষতিৰ বাতৰি অসমীয়া প্ৰতিদিন কাকতে দুটা বৰ ভূঁইকোপত টছ নছ হল ভেনিজুৱেলা, লক্ষাধিক নিহতৰ আশংকা শিৰোনামেৰে আলোকচিত্ৰসহ প্ৰকাশ কৰিছে। একেটা বাতৰিত দৈনিক জনমভূমি, দৈনিক অসম, আমাৰ অসম, দৈনিক অগ্ৰদূত, নিয়মীয়া বাৰ্তাসহ আটাইকেইখন কাকতে ভিন ভিন শিৰোনামেৰে প্ৰথম পৃষ্ঠাত স্থান দিছে। ভেনিজুৱেলাৰ দুটাকৈ বৰ ভূঁইকোপে লাখ লাখ লোকক প্ৰভাৱিত কৰাৰ সময়তে দৈনিক অসম কাকতে দেশখনৰ জনসাধাৰণে ভূমিকম্পৰ পূৰ্বে ফোনযোগে আগজাননী লাভ কৰা এটা ইতিবাচক বাতৰি বক্স বাতৰি হিচাপে গুৰুত্ব সহকাৰে প্ৰকাশ কৰিছে। অসমীয়া খবৰ কাকতে অৰুণাচলৰ নিপকো কলনীত অভাৱনীয় পৰিস্থিতি, হেলিকপ্তাৰে খাদ্য যোগান শিৰোনামেৰে অৰুণাচলৰ ধাৰাষাৰ বৰষুণৰ প্ৰভাৱত ধেমাজি, লখিমপুৰত বানৰ ভাবুকিৰ বাতৰি পৰিৱেশন কৰিছে। দি আছাম ট্ৰিবিউন কাকতে তেলৰ মূল্য হ্ৰাস হৈ যুদ্ধৰ পূৰ্বৰ অৱস্থাত উপনীত হোৱাৰ এটা বাতৰি প্ৰকাশ কৰিছে। আমেৰিকা যুক্তৰাষ্ট্ৰ আৰু ইৰাণৰ মাজত হোৱা শান্তি চুক্তিয়ে কাৰ্যকৰী ৰূপ লোৱাৰ লগে লগে হৰমুজ প্ৰণালীৰে তেল আৰু গেছবাহী টেংকাৰ জাহাজৰ চলাচল ক্ৰমান্বয়ে স্বাভাৱিক হোৱাৰ এটা বাতৰি আমাৰ অসম কাকতে সুলভৱ ৰন্ধন গেছ সদ্যহতে নকমে দাম শিৰোনামেৰে প্ৰথম পৃষ্ঠাত প্ৰকাশ কৰিছে। দ্য চেণ্টিনেল কাকতে 2025 চনত উত্তৰ পূৰ্বাঞ্চল আৰু ইয়াৰ উপকণ্ঠীয় এলেকাত 766টা ভূঁইকোপৰ জকাৰণি অনুভূত হোৱাৰ এটা বাতৰিক আছাম ৰেকৰ্ডেড 86 আৰ্থকুৱেকছ ইন 25 হাইয়েষ্ট ইন এনি শীৰ্ষক শিৰোনামেৰে প্ৰথম পৃষ্ঠাত স্থান দিছে। আহক এতিয়া বাতৰিৰ মাজলৈ উভতি
0: যাওক। ফিফা বিশ্বকাপ ফুটবল প্ৰতিযোগিতাত আইভৰি কষ্টে কুৰাচাওক ফিলাডেলফিয়াত অনুষ্ঠিত গ্ৰুপ ইৰ এখন খেলত 2-0 গলত পৰাস্ত কৰি প্ৰথমবাৰৰ বাবে বিশ্বকাপৰ নক আউট পৰ্যায়ত প্ৰৱেশ কৰে। নিকোলাছ পেপে দলটোৰ হৈ 2টা গল দিয়ে। নিউজাৰ্চিত অনুষ্ঠিত আন এখন খেলত ইকুৱেডৰে জাৰ্মানীক 2-1 গলৰ ব্যৱধানত পৰাস্ত কৰে। প্ৰতিযোগিতাত আজি পুৱা তুৰস্ক আমেৰিকাৰ বিৰুদ্ধে অৱতীৰ্ণ হৈছে। তুৰস্কই খেলখনৰ হাফ টাইম হোৱালৈ 2-1 গলত অগ্ৰগতি লাভ কৰিছে। ভাৰত আৰু আয়াৰলেণ্ডৰ মাজৰ দুখনীয়া টি টুৱেণ্টি ক্ৰিকেট শৃংখলাৰ প্ৰথমখন খেল আজি বেলফাষ্টত অনুষ্ঠিত হ'ব। খেলখন ভাৰতীয় সময় অনুসৰি সন্ধিয়া 6 বজাত আৰম্ভ হ'ব। শৃংখলাৰ দ্বিতীয় তথা অন্তিমখন খেল দেওবাৰে খেলোৱা হ'ব। স্থানীয় বতৰৰ আগলি বতৰা অনুসৰি অহা 24 ঘণ্টাত গুৱাহাটী আৰু ইয়াৰ উপকণ্ঠ অঞ্চলত বতৰ ডাৱৰীয়া হৈ থকাৰ লগতে বিজুলী ঢেৰেকনিৰে 2-1 বৰষুণ অহাৰ সম্ভাৱনা আছে। আজি গুৱাহাটীৰ তাপমাত্ৰা সৰ্বোচ্চ 33 ডিগ্ৰী চেলছিয়াছ আৰু সৰ্বনিম্ন 26 ডিগ্ৰী চেলছিয়াছ হ'ব পাৰে বুলি বৰঝাৰৰ আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰই আগজাননী দিছে। গুৱাহাটী উচ্চ ন্যায়ালয়ৰ লুটুমাই, দক্ষিণ নামবৰ, দৈয়াং, যমুনা মৌদঙ্গা আৰু বৰপানী সংৰক্ষিত বনাঞ্চলৰ পৰা দখলকাৰীক উচ্ছেদৰ নিৰ্দেশ বাহাল। গুৱাহাটীৰ নীলাচল পাহাৰত অৱস্থিত শক্তিপীঠ কামাখ্যা মন্দিৰত অম্বুবাচী মহাযোগৰ সামৰণি, মন্দিৰৰ দুৱাৰ ভক্তৰ বাবে পুনৰ মুকলি। শ্ৰীমন্ত শংকৰদেৱৰ জীৱন দৰ্শনৰ গৱেষণা আৰু প্ৰচাৰৰ লক্ষ্যৰে ডিব্ৰুগড় বিশ্ববিদ্যালয় আৰু পাঞ্জাৱ বিশ্ববিদ্যালয়ৰ শ্ৰীমন্ত শংকৰদেৱ আসনৰ মাজত বুজাবুজিৰ চুক্তি। ৰাজ্যৰ বিভিন্ন প্ৰান্তত আন্তৰ্জাতিক মাদক দ্ৰব্যৰ অপব্যৱহাৰ আৰু অবৈধ সৰবৰাহ বিৰোধী দিৱসৰ লগত সংগতি ৰাখি ভিন ভিন কাৰ্যসূচীৰ আয়োজন আৰু আইভৰি কষ্টৰ প্ৰথমবাৰৰ বাবে বিশ্বকাপ ফুটবল প্ৰতিযোগিতাৰ নক আউট পৰ্যায়ত প্ৰৱেশ। পুৱাৰ আঞ্চলিক বাতৰি ইমানতে অন্ত পৰিল। খন্তেক পাছতেই জিলাৰ ৰেহৰূপ আৰু পৰৱৰ্তী বাতৰি শুনিবলৈ পাব দিনৰ 11 বজাত।

এয়া আকাশবাণী গুৱাহাটীৰ প্ৰাগজ্যোতিষপুৰ অনুষ্ঠান প্ৰচাৰিত হৈছে ক্ৰমে মিডিয়াম ৱেভৰ 289.9 মিটাৰত 1035 কিলোহাৰ্টছ আৰু ডি আৰ এম ফ্ৰিকুৱেঞ্চিৰ 1026 কিলোহাৰ্টছত। আৰম্ভ কৰিবলৈ লৈছো ছবি গীতৰ অনুষ্ঠান ৰূপালী ঢৌ। অনুষ্ঠানত প্ৰথমেই শুনক অৰণ্য ছবিৰ পৰা জটিলেশ্বৰ মুখাৰ্জী আৰু সুজাতা মুখাৰ্জীৰ কণ্ঠৰ এটি গীত।

0: অগ্নিযুগৰ গান।
1: অগ্নিযুগৰ কিৰিঙতী মায়ে নতুন অসম গঢ়িম।
2: ডক্টৰ ভূপেন হাজৰিকাৰ জন্ম শতবৰ্ষ উপলক্ষে আমাৰ দৈনিক আয়োজন অগ্নিযুগৰ গান।

ছবিগীতৰ অনুষ্ঠান ৰূপালী ঢৌত শুনাবলৈ লৈছোঁ। ৰূপালী ঢৌ অনুষ্ঠানৰ শেষত শুনাবলৈ লৈছোঁ মানসী ছবিৰ পৰা কেশৱ মহন্তৰ কথা আৰু ৰমেন বৰুৱাৰ সুৰেৰে এটি গীত, নমিতা ভট্টাচাৰ্যৰ কণ্ঠত।

0: জীৱনৰ খলাবমাক মসৃণ কৰি নিজৰ লগতে দহজনকো অনুপ্ৰাণিত কৰা সফল দম্পতীৰ কাহিনীৰে
1: জীৱন আলীৰ যুগলবন্দী।
0: মাহৰ প্ৰথমটো দেওবাৰে নিশা 9:30 বজাত সাক্ষাৎ গ্ৰহণ আৰু প্ৰযোজনা সীমান্ত বাৰ্মাৰ।

0: লগতে উন্মোচন কৰা হ'ব পূৰ্বে আকাশবাণীয়ে প্ৰকাশ কৰা আকাশী নামৰ আলোচনীৰ অসমীয়া সংস্কৰণৰ এমুঠি নিৰ্বাচিত লেখাৰ সংকলন আকাশী
1: আৰু আকাশবাণীৰ 90 বছৰ উপলক্ষে আকাশবাণী গুৱাহাটী কেন্দ্ৰই প্ৰকাশ কৰি উলিওৱা এখন ই মেগাজিন।
0: উপজা দিনৰ সুবাস
2: 1 জুলাইৰ সন্ধিয়া 6:30 পৰা গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰৰ শ্ৰীমন্ত শংকৰদেৱ আন্তৰ্জাতিক প্ৰেক্ষাগৃহত
3: আপোনাসৱক সাদৰ আমন্ত্ৰণ জনাওঁ।

0: কাহিনী পঢ়ি আপুনি নিশ্চয় ভাল পায়, উপন্যাস বা গল্পৰ প্ৰতি আপোনাৰ নিশ্চয় আগ্ৰহ আছে। বিবিধ ভাৰতী গুৱাহাটীয়ে আপোনাৰ বাবে লৈ আহিছে উপন্যাস পাঠৰ এটি মনোৰম অনুষ্ঠান। প্ৰতি পুৱা 9 বজাত এতিয়াৰ পৰা শুনিবলৈ পাব ধাৰাবাহিক উপন্যাস পাঠৰ অনুষ্ঠান। ধাৰাবাহিক উপন্যাস পাঠ বিবিধ ভাৰতী গুৱাহাটীত প্ৰতি পুৱা 9 বজাত FM-ৰ 100.8 MHz।
1: আকাশবাণীত বিজ্ঞাপন দিয়ক অগণিত শ্রোতার কাষ চাপক।
2: Our voice gets you heard everywhere.
1: বিজ্ঞাপন জনসাধারণক সজাগ কৰিবলৈ আৰু চৰকাৰী আঁচনিৰ বিষয়ে অৱগত কৰাবলৈ আমাৰ ফোন নম্বৰটি হৈছে
2: 6900453528।
1: আকাশবাণী গুৱাহাটী, সর্বক্ষণ সর্বত্ৰ আপোনাৰ সৈতে।
3: আলাপ অনুরাগ আকাশবাণী গুৱাহাটীৰ মহাবাহু শাখাত এতিয়াৰে পৰা প্ৰতি শনিবাৰে নিশা 9:30 বজাত প্ৰচাৰ হৈ আছে আলাপ অনুৰাগ। অসমৰ বৰেণ্য শিল্পীসকলৰ কৰ্মজীৱনৰ আধাৰত ৰচিত এই ধাৰাবাহিক প্ৰামাণ্য অলেখ্যালানীৰ ৰচনা আৰু প্ৰযোজনা অজয় কুমাৰ বৰাৰ।
4: এয়া আকাশবাণী গুৱাহাটীৰ প্ৰাগজ্যোতিষপুৰ। অনুষ্ঠান প্ৰচাৰিত হৈছে ক্ৰমে মিডিয়াম ৱেভৰ 289.9 মিটাৰত 1035 কিলোহাৰ্টজ আৰু DRM ফ্ৰিকুৱেঞ্চিৰ 1026 কিলোহাৰ্টজত। এতিয়া সময় 9:45:27 গৈছে আৰু ইয়াৰ লগে লগেই অন্ত পৰিল আমাৰ প্ৰাগজ্যোতিষপুৰ শাখাৰ প্ৰথম অধিৱেশনৰ। পৰৱৰ্তী অধিৱেশন মুকলি কৰা হ'ব দিনৰ 11:30 বজাত। এতিয়া বিদায় লৈছোঁ, নমস্কাৰ।

নমস্কাৰ, এয়া আকাশবাণী গুৱাহাটীৰ প্ৰাগজ্যোতি সুপুৰ। অনুষ্ঠান প্ৰচাৰিত হৈছে ক্ৰমে মিডিয়াম ৱেভৰ 289.9 মিটাৰত 1035 কিলোহাৰ্টজ আৰু DRM ফ্ৰিকুৱেঞ্চিৰ 1026 কিলোহাৰ্টজত। লগতে আমাৰ অনুষ্ঠানসমূহ নিউজ অন AIR মোবাইল এপযোগেও শুনিব পাৰিব। প্ৰিয় শ্ৰোতা, আজিৰ এই অধিৱেশনৰ বিভিন্ন দায়িত্বত আছে ডিউটি ৰুমত সিদ্ধাৰ্থ দত্ত, নিয়ন্ত্ৰণ কক্ষত কিশোৰ কুমাৰ শৰ্মা, বিবেক শৰ্মা আৰু হৰমোহন বৰ্মন, ট্ৰেন্সমিটাৰত আছে মিথিলেশ কুমাৰ ৰঞ্জন আৰু আছিফ আহমেদ, আৰু ষ্টুডিঅ'ত মাইক্ৰফোনৰ সন্মুখত মই দেৱাশীষ ৰাজকুমাৰ। এতিয়া আগবঢ়াইছো গীতৰ অনুষ্ঠান গীতিমালিকাৰ গীত। অনুষ্ঠানত প্ৰথমেই শুনাবলৈ লোৱা হৈছে ৰিজৱানা চুলতানা আহমেদৰ কণ্ঠৰ এটি গীত। গীতৰ কথা দীপাংকৰ ডেকা

শ্ৰোতাসকলে গীতিমালিকাৰ গীত অনুষ্ঠানটি শুনিছে আকাশবাণী গুৱাহাটীৰ প্ৰাগজ্যোতিষপুৰৰ পৰা। অনুষ্ঠানত এইবাৰ শুনাবলৈ লৈছোঁ ৰঞ্জিত কটকীৰ কণ্ঠৰ এটি গীত, গীতৰ কথা ডিম্বেশ্বৰ দাস।

0: গীতিমালিকাৰ গীতৰ অনুষ্ঠানটিৰ ইমানতেই অন্ত পৰিল।
1: ৭৯ বছৰত আকাশবাণী গুৱাহাটী।
2: এক জুলাইত প্ৰতিষ্ঠাৰ ৭৯ বছৰত প্ৰৱেশ কৰিব উত্তৰ পূৰ্বাঞ্চলৰ প্ৰথমটো অনাতাঁৰ কেন্দ্ৰ আকাশবাণী গুৱাহাটীয়ে।
3: বহুজনৰ হিত আৰু সুখৰ অৰ্থে অব্যাহত এই অনিৰুদ্ধ যাত্ৰাক উদযাপন কৰাৰ মানসেৰে আপোনালৈ আমাৰ সাদৰ আমন্ত্ৰণ।
2: এক জুলাইৰ সন্ধিয়া ৬:৩০ পৰা গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰৰ শ্ৰীমন্ত শংকৰদেৱ আন্তৰ্জাতিক প্ৰেক্ষাগৃহত আকাশবাণী গুৱাহাটীৰ প্ৰতিষ্ঠা দিৱসৰ বিশেষ আয়োজন
3: উপজা দিনৰ সুবাস।
1: পৰিৱেশিত হ'ব নন্দিতা শৰ্মাৰ কণ্ঠত লঘু শাস্ত্ৰীয় সংগীত,
2: সুভেশ বসুৰ হাৱাইন গীটাৰত লঘু সংগীতৰ সুৰ,
3: আৰু কণ্ঠশিল্পী মঞ্জুস্তা মহন্ত গোস্বামীৰ সৈতে আলাপ আৰু

0: লগতে উন্মোচন কৰা হ'ব পূৰ্বে আকাশবাণীয়ে প্ৰকাশ কৰা আকাশী নামৰ আলোচনীৰ অসমীয়া সংস্কৰণৰ এমুঠি নিৰ্বাচিত লেখাৰ সংকলন আকাশী
1: আৰু আকাশবাণীৰ 90 বছৰ উপলক্ষে আকাশবাণী গুৱাহাটী কেন্দ্ৰই প্ৰকাশ কৰি উলিওৱা এখন ই মেগাজিন
0: উপজা দিনৰ সুবাস
2: 1 জুলাইৰ সন্ধিয়া 6:30 পৰা গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰৰ শ্ৰীমন্ত শংকৰদেৱ আন্তৰ্জাতিক প্ৰেক্ষাগৃহত
3: আপোনাক সাদৰ আমন্ত্ৰণ জনাওঁ।

এয়া আকাশবাণী গুৱাহাটীৰ প্ৰাগজ্যোতিষপুৰ অনুষ্ঠান প্ৰচাৰিত হৈছে মিডিয়াম এফৰ 289.9 মিটাৰত 1035 কিলোহাৰ্জ আৰু ডি আৰ এম ফ্ৰিকুৱেঞ্চিৰ 1026 কিলোহাৰ্জত। লগতে আমাৰ অনুষ্ঠানসমূহ প্ৰচাৰিত হৈ আছে নিউজ অন AIR মোবাইল এপতো। আমাৰ এতিয়াৰ বিভিন্ন দায়িত্বত আছে নিয়ন্ত্ৰণ কক্ষত ললিত ৰায়, বিবেক শৰ্মা, মনোজ শৰ্মা, ট্ৰান্সমিটাৰত অজয় আনন্দ, মিতুল গগৈ আৰু ষ্টুডিঅ'ত মই পম্পী কলিতা। এতিয়া শুনক যুৱক যুৱতীসকলৰ উদ্দেশ্যে প্ৰচাৰিত অনুষ্ঠান যুৱবাণী।

নমস্কাৰ শ্ৰোতাসকল, প্ৰীতি আৰু সাদৰ সম্ভাষণ জনাই এমুঠি মন পৰসা অনুষ্ঠানৰ সৈতে আৰম্ভ কৰিবলৈ লৈছো আজিৰ যুৱবাণী। প্ৰিয় শ্ৰোতা, আমাৰ অনুষ্ঠান প্ৰচাৰিত হৈছে মিডিয়াম ৱেভৰ 299.9 মিটাৰত, 1035 কিলোহাৰ্জ আৰু BRM ফ্ৰিকুৱেঞ্চি 1026 কিলোহাৰ্জত আকাশবাণী গুৱাহাটীৰ প্ৰাগজ্যোতিষপুৰৰ পৰা।

প্ৰিয় শ্ৰোতা, কেইবাটিও মন পৰসা অনুষ্ঠানৰ সৈতে আজি ষ্টুডিঅ'ত উপস্থিত আছো মই কৰিশ্মা। স্বামী বিবেকানন্দই কৈছিল, নিজক দুৰ্বল বুলি ভবাটোৱেই আটাইতকৈ ডাঙৰ পাপ। প্ৰিয় শ্ৰোতা, অনুষ্ঠানৰ আৰম্ভণিতে জানোচোন আহক, আজি আৰু কাইলৈনো কি কি অনুষ্ঠানেৰে সজোৱা হৈছে আমাৰ যুৱবাণী। আজি 5:15ৰ লগে লগে শুনিবলৈ পাব গীতৰ নিয়মীয়া অনুষ্ঠান মনোৰঞ্জন। মনোৰঞ্জনত শুনিবলৈ পাব দীপালী বৰঠাকুৰৰ কণ্ঠত কেইটিমান গীত। নিয়োগ প্ৰত্যাশী যুৱক যুৱতীৰ উদ্দেশ্যে প্ৰচাৰিত শিক্ষণ প্ৰশিক্ষণ সংস্থান শুনিবলৈ পাব 5:55। ৰঞ্জন শৰ্মাৰ কণ্ঠত আধুনিক গীত শুনিবলৈ পাব 6:10। শৰীৰ আৰু স্বাস্থ্য অনুষ্ঠানটিৰ প্ৰচাৰৰ সময় 6:30। আজিৰ বিষয় স্নায়ু শৈল্য চিকিৎসা আৰু ইয়াৰ বিভিন্ন দিশ। অনুষ্ঠানটিত অতিথি হিচাপে উপস্থিত থাকিব ডক্টৰ অমৃত কুমাৰ শইকীয়া। আঁত ধৰিব স্নেহা পাঠকে। অনুষ্ঠানটিৰ প্ৰযোজনা ইন্দ্ৰজিৎ দাসৰ। 7:20 প্ৰচাৰ কৰা হ'ব নৱপ্ৰতিভা অনুষ্ঠানটি। অনুষ্ঠানটিত উপস্থিত থাকিব নৱপ্ৰজন্মৰ উদীয়মান অভিনেতা অনুজ দত্ত। অনুষ্ঠানটিৰ আঁত ধৰিব ভাস্কৰ শইকীয়াই। প্ৰযোজনা ইন্দ্ৰজিৎ দাসৰ। এই অনুষ্ঠানেৰে সামৰা হ'ব আমাৰ আজিৰ যুৱবাণী। প্ৰিয় শ্ৰোতা, কাইলৈও 5:15ৰ লগে লগে শুনিবলৈ পাব গীতৰ নিয়মীয়া অনুষ্ঠান মনোৰঞ্জন। 5:55 শুনিবলৈ পাব শিক্ষণ প্ৰশিক্ষণ সংস্থান। অসমীয়া কথিকা ৰেডিঅ' আৰু আমাৰ জীৱন জেউতি পাঠকৰ কণ্ঠত শুনিবলৈ পাব 6:10। লীনা বৈশ্যৰ কণ্ঠত আধুনিক গীত শুনিবলৈ পাব 6:30। 7:20ৰ লগে লগে যুৱ কৰ্মশালা অনুষ্ঠানটি শুনিবলৈ পাব। অনুষ্ঠানটিৰ বিষয় অসমীয়া চিৰসেউজ গীত অম্বিকাগিৰি ৰায়চৌধুৰী আৰু পুৰুষোত্তম দাস ৰচিত গীত। বিশিষ্ট অতিথি সংগীত শিল্পী কবীন্দ্ৰ দাস। অনুষ্ঠানটিত যোগদান কৰিব দীক্ষিতা কোঁৱৰ, প্ৰবাল ডেকা, হিমাশ্ৰী শৰ্মা, বৰ্ণালী দেৱী, তনয়া গোস্বামী, নিৰ্মালী দাস, কীৰ্তিকৃষ্টি বৰা, মৰমী দেৱী। অনুষ্ঠানটিৰ প্ৰযোজনা ইন্দ্ৰজিৎ দাসৰ। সহযোগী প্ৰযোজক স্নেহা পাঠক। 8:05 শুনিবলৈ পাব মোৰ অনুভৱৰ গীত। এই অনুষ্ঠানেৰে সামৰা হ'ব আমাৰ কাইলৈৰ যুৱবাণী। প্ৰিয় শ্ৰোতা, এইবাৰ আৰম্ভ কৰিবলৈ লৈছো গীতৰ নিয়মীয়া অনুষ্ঠান মনোৰঞ্জন। মনোৰঞ্জনত শুনোচোন আহক দীপালী বৰঠাকুৰৰ কণ্ঠত কেইটিমান গীত।

শ্ৰোতাসকলে শুনি আছে গীতৰ নিয়মীয়া অনুষ্ঠান মনোৰঞ্জন। প্ৰিয় শ্ৰোতা, অসমীয়া সংগীত জগতৰ এগৰাকী উজ্জ্বল নক্ষত্ৰ আছিল দীপালী বৰঠাকুৰ। নিজৰ সুমধুৰ কণ্ঠ আৰু হৃদয়স্পৰ্শী গায়কীৰে তেওঁ অগণন শ্ৰোতাৰ মন জয় কৰিছিল। আধুনিক লোকগীত আৰু ভক্তিমূলক সংগীতত তেওঁৰ অৱদান অনবদ্য। আজিও তেওঁৰ গীতসমূহ সংগীতপ্ৰেমী হৃদয়ত সজীৱ হৈ আছে। অসমীয়া সংগীতলৈ আগবঢ়োৱা তেওঁৰ অনন্য অৱদানৰ বাবে তেওঁ সদায়ে সন্মানেৰে স্মৰণীয় হৈ থাকিব। প্ৰিয় শ্ৰোতা, এইবাৰ আগবঢ়াবলৈ লৈছো নিৰ্মল প্ৰভা বৰদলৈ কথাৰে দীপালী বৰঠাকুৰৰ কণ্ঠেৰে এই গীতটি।

শ্ৰোতাসকলে শুনিবলৈ পালে লীলা গগৈৰ কথাৰে দীপালী বৰঠাকুৰৰ কণ্ঠত এই গীতটি। প্ৰিয় শ্ৰোতা, আপোনালোকে শুনি আছে গীতৰ নিয়মীয়া অনুষ্ঠান মনোৰঞ্জন। আজি মনোৰঞ্জনত আগবঢ়োৱা হৈছে দীপালী বৰঠাকুৰৰ কণ্ঠত কেইটিমান গীত। এইবাৰ আগবঢ়াবলৈ লৈছোঁ ঘনকান্ত চেতিয়া ফুকনৰ কথাৰে দীপালী বৰঠাকুৰৰ কণ্ঠত এই গীতটি।

শ্ৰোতাসকলে শুনি আছে গীতৰ নিয়মীয়া অনুষ্ঠান মনোৰঞ্জন। প্ৰিয় শ্ৰোতা, আপোনালোকে শুনিবলৈ পালে হেমেন হাজৰিকাৰ কথাৰে দীপালী বৰঠাকুৰৰ কণ্ঠত এই গীতটি। এইবাৰ আগবঢ়াবলৈ লৈছো নিৰ্মল প্ৰভা বৰদলৈৰ কথাৰে দীপালী বৰঠাকুৰৰ আন এটি গীত।

শ্ৰোতাসকলে শুনি আছে গীতৰ নিয়মীয়া অনুষ্ঠান মনোৰঞ্জন নিৰ্মল প্ৰভা বৰদলৈৰ কণ্ঠত, ক্ষমা কৰিব, নিৰ্মল প্ৰভা বৰদলৈৰ কথাৰে দীপালী বৰঠাকুৰৰ কণ্ঠত এই গীতটি শুনিলে। এইবাৰ আগবঢ়াবলৈ লৈছো ৰত্ন ওজাৰ কথাৰে দীপালী বৰঠাকুৰৰ কণ্ঠত এই গীতটি।

শ্ৰোতাসকলে ইমানপৰে শুনিবলৈ পালে গীতৰ নিয়মীয়া অনুষ্ঠান মনোৰঞ্জন। এইবাৰ আগবঢ়াবলৈ লৈছো নিয়োগ প্ৰত্যাশী যুৱক যুৱতীৰ উদ্দেশ্যে প্ৰচাৰিত অনুষ্ঠান শিক্ষণ প্ৰশিক্ষণ সংস্থান। ভাৰত সঞ্চাৰ নিগম লিমিটেডত খালী হোৱা 100টা জুনিয়ৰ টেলিকম অফিচাৰ পদৰ বাবে আবেদন বিচৰা হৈছে। দৰমহাৰ নিৰিখ মাহে 16,400 টকাৰ পৰা 40,500 টকালৈ, লগত অন্যান্য বানচ থাকিব। প্ৰাৰ্থী টেলিকমিউনিকেশ্যন, ইলেক্ট্ৰনিকছ, কম্পিউটাৰ, ইনফৰ্মেশ্যন টেকনলজি, ইনষ্ট্ৰুমেণ্টেশ্যন, ৰেডিঅ' ইঞ্জিনিয়াৰিং আৰু ইলেক্ট্ৰিকেল ইঞ্জিনিয়াৰিঙৰ যিকোনো এটা শাখাত বিই বা বিটেক ডিগ্ৰী থকা হ'ব লাগিব, নাইবা ইলেক্ট্ৰনিকছ বা কম্পিউটাৰ ছায়েন্স বিষয়ত MSc ডিগ্ৰী থকা হ'ব লাগিব। প্ৰাৰ্থীৰ বয়স 18 বছৰৰ পৰা 30 বছৰৰ ভিতৰত হ'ব লাগিব। বিতং তথ্য আৰু আবেদনৰ বাবে BSNL.co.in এই ৱেবছাইটত চাব পাৰে। আবেদনৰ শেষ তাৰিখ 4 জুলাই। পুনৰ এবাৰ কৈ দিছো, বিতং তথ্য আৰু আবেদনৰ বাবে BSNL.co.in এই ৱেবছাইটটি চাব পাৰে। আবেদনৰ শেষ তাৰিখ 4 জুলাই। অসম লোকসেৱা আয়োগে অসম চৰকাৰৰ ভূতত্ব আৰু খনন বিভাগত খালী হোৱা 11টা এছিষ্টেণ্ট জিঅ'লজিষ্ট পদৰ বাবে আবেদন বিচাৰিছে। দৰমহাৰ নিৰিখ মাহে 30,000 টকাৰ পৰা 110,000 টকালৈ, লগত 12,700 টকা গ্ৰেড পে আৰু অন্যান্য বানচ থাকিব। প্ৰাৰ্থী জিঅ'লজি বা এপ্লাইড জিঅ'লজি বিষয়ত পষ্ট গ্ৰেজুৱেট ডিগ্ৰী থকা হ'ব লাগিব। প্ৰাৰ্থীৰ বয়স 21 বছৰৰ পৰা 38 বছৰৰ ভিতৰত হ'ব লাগিব। বিতং তথ্য আৰু আবেদনৰ বাবে ৱেবছাইট DGM.assam.government.in। আবেদনৰ শেষ তাৰিখ 15 জুলাই। পুনৰ এবাৰ কৈছো, বিতং তথ্য আৰু আবেদনৰ বাবে ৱেবছাইট DGM.assam.government.in। আবেদনৰ শেষ তাৰিখ 15 জুলাই। ষ্টেট বেংক অৱ ইণ্ডিয়াত খালী হোৱা 1500টা প্ৰভিচনেৰী অফিচাৰ পদৰ বাবে আবেদন বিচৰা হৈছে। দৰমহাৰ নিৰিখ মাহে 48,880 টকাৰ পৰা 85,920 টকালৈ, লগত অন্যান্য বানচ থাকিব। প্ৰাৰ্থী স্নাতক হ'ব লাগিব। প্ৰাৰ্থীৰ বয়স 21 বছৰৰ পৰা 30 বছৰৰ ভিতৰত হ'ব লাগিব। বিতং তথ্য আৰু আবেদনৰ বাবে ৱেবছাইট SBI.bank.in। আবেদনৰ শেষ তাৰিখ 8 জুলাই। পুনৰ এবাৰ কৈছো, বিতং তথ্য আৰু আবেদনৰ বাবে ৱেবছাইট SBI.bank.in। আবেদনৰ শেষ তাৰিখ 8 জুলাই। দ্য আসাম কোঅপারেটিভ এপেক্স বেংক লিমিটেডত খালী হোৱা 25টা এছিষ্টেণ্ট মেনেজাৰ বা এছিষ্টেণ্ট ব্ৰাঞ্চ মেনেজাৰ পদৰ বাবে আবেদন বিচৰা হৈছে। দৰমহাৰ নিৰিখ মাহে 31,630 টকাৰ পৰা 82,290 টকালৈ, লগত 7,900 টকা গ্ৰেড পে আৰু অন্যান্য বানচ থাকিব। প্ৰাৰ্থী কমেও 55% নম্বৰ পাই স্নাতক হ'ব লাগিব অথবা যিকোনো বিষয়ৰ পষ্ট গ্ৰেজুৱেট ডিগ্ৰী থকা হ'ব লাগিব। CAA IB MBA অথবা CA প্ৰাৰ্থীক অগ্ৰাধিকাৰ দিয়া হ'ব। প্ৰাৰ্থী কমেও 4 বছৰৰ কৰ্ম অভিজ্ঞতা থকা হ'ব লাগিব। প্ৰাৰ্থীয়ে সম্পূৰ্ণ আবেদন পত্ৰ 30 জুনৰ ভিতৰত পোৱাকৈ এই ঠিকনালৈ পঠিয়াব লাগিব। দ্য মেনেজিং ডিৰেক্টৰ দ্য আসাম কোঅপাৰেটিভ এপেক্স বেংক লিমিটেড, ফাৰ্ষ্ট ফ্ল'ৰ হেড অফিচ, HB Road, পাণবজাৰ, গুৱাহাটী, পিন 781001। বিতং তথ্যৰ বাবে ACAB.bank.in এই ৱেবছাইটটি চাব পাৰে। পুনৰ এবাৰ কৈছো, আবেদন পত্ৰ 30 জুনৰ ভিতৰত পোৱাকৈ এই ঠিকনালৈ পঠিয়াব লাগিব। দ্য মেনেজিং ডিৰেক্টৰ দ্য আসাম কোঅপাৰেটিভ এপেক্স বেংক লিমিটেড, ফাৰ্ষ্ট ফ্ল'ৰ হেড অফিচ, HB Road, পাণবজাৰ, গুৱাহাটী, পিন 781001। বিতং তথ্যৰ বাবে ACAB.bank.in এই ৱেবছাইটটি চাব পাৰে।

0: নমস্কাৰ। আকাশবাণী গুৱাহাটীৰ সমূহ শ্ৰোতাকে স্বাস্থ্য বিষয়ক বিশেষ অনুষ্ঠান শৰীৰ আৰু স্বাস্থ্যলৈ মই স্নেহা পাঠকে আদৰণি জনাইছো। প্ৰিয় শ্ৰোতা, আমাৰ আজিৰ অনুষ্ঠানত মানুহৰ স্নায়ুতন্ত্ৰ, মগজু আৰু মেৰুদণ্ডৰ লগত জড়িত বিভিন্ন ৰোগ, আঘাতৰ পৰা হ'ব পৰা অসুখ আৰু এই অসুখৰ পৰা পৰিত্ৰাণ পোৱাৰ উপায়, এই সম্পৰ্কে আলোচনা কৰিবলৈ আমি আমন্ত্ৰণ জনাই আনিছো বিশিষ্ট স্নায়ু শল্য চিকিৎসক ডাক্তৰ অমৃত কুমাৰ শইকীয়াক। আপোনাক অনুষ্ঠানলৈ স্বাগতম।
1: নমস্কাৰ, মই সমূহ শ্ৰোতাকে মোৰ উষ্ম আদৰণি আৰু সম্ভাষণ জনাইছো।
0: হয়, বিভিন্ন অসুখৰ কথা পতাৰ আগেয়ে আমি জানিব বিচাৰিছো শল্য চিকিৎসাই মূলতঃ কোনবোৰ ৰোগক সামৰি লয়।
1: হয়, আপুনি যদি প্ৰশ্নটো সুধিছে, মই এটা কথা স্পষ্টকৈ ক'ব বিচাৰিছোঁ। শল্য চিকিৎসা মানে চাৰ্জাৰী আৰু নিউৰোচাৰ্জাৰী দুয়োটা অলমষ্ট একে বস্তুৱে হয়। কিন্তু যেতিয়া আপোনাৰ এজন ৰোগীৰ হয়, ৰোগৰ চিকিৎসা তিনি ধৰণৰ হয়। প্ৰথম চিকিৎসাটো হৈছে কোনো ধৰণৰ চিকিৎসা নালাগে। দুই নম্বৰ চিকিৎসা হৈছে ভেষজ চিকিৎসা, যিটোক আমি দৰৱ দি পেলাই চিকিৎসা কৰোঁ। আৰু শেষৰটো চিকিৎসা হৈছে আপোনাৰ শৈল চিকিৎসা বা অপাৰেটিভ মেনেজমেণ্ট। চ' যেতিয়া মগজু, মেৰুদণ্ড বা আপোনাৰ স্নায়ুৰ বা যিটোক আমি পেৰিফেৰিয়েল নাৰ্ভছ বুলি ক'ব পাৰোঁ, তাৰ বিভিন্ন ৰোগৰ যিখিনি চিকিৎসা আমি অপাৰেশ্যন বা অস্ত্ৰোপচাৰৰ যোগেদি সম্পন্ন কৰোঁ, সেইটোক সম্পন্ন কৰা চিকিৎসকসকলক আমি স্নায়ু শৈল চিকিৎসক বা নিউৰোচাৰ্জন বুলি কওঁ। তো আজি যদি আমি ক'ব বিচাৰিছোঁ যে আমি কোনো ধৰণৰ ৰোগৰ মানে চিকিৎসা আপোনাৰ স্নায়ু শৈল্য চিকিৎসাৰ যোগেদি কৰা যায়, এইটো ক'ব কাৰণে আমি ক'ব বিচাৰিম যে সাধাৰণতে হোৱা ৰোগখিনিৰ কথা আমি যদি মগজুৰ ৰোগৰ কথা যদি কওঁ, তে দুই ধৰণৰ ৰোগ হ'ব পাৰে। এটা হৈছে আকস্মিকভাৱে হোৱা ৰোগ আৰু এটা হৈছে আগৰ পুৰণা ৰোগ আছে আৰু এতিয়া সেইটো মানে চিকিৎসা আপোনাৰ শৈল্য চিকিৎসাৰ প্ৰয়োজন হয়। যদি আকস্মিক ৰোগৰ ভিতৰত ক'ব গ'লে আপোনাৰ দুই ধৰণৰ ৰোগ আপোনাৰ চকুৰ আগত সোনকালে আহে। এটা হৈছে আপোনাৰ দুৰ্ঘটনা, এজন যদি পথ দুৰ্ঘটনাত যদি আঘাত হয় মানুহ এজন আৰু তেখেতৰ যদি মূৰত আঘাত হৈ পেলাই যে মূৰত যদি ৰক্তক্ষৰণ হৈছে, ব্ৰেইন হিমৰেজ বুলি যাক কোৱা যায়, যে সেইটো যদি হৈছে তেতিয়াহ'লে তাৰ চিকিৎসা আপোনাৰ অস্ত্ৰোপচাৰ যোগেদি কৰিবলগীয়া হ'ব পাৰে। বা যদি আপোনাৰ যদি ষ্ট্ৰক হৈছে এজন মানুহ, ষ্ট্ৰক দুই ধৰণৰ হ'ব পাৰে। এটা হৈছে আপোনাৰ ইস্কেমিক ষ্ট্ৰক বুলি কয়, এটা হিমৰেজিক ষ্ট্ৰক বুলি কয়। এতিয়া এই শব্দ দুটা মই অসমীয়াত ক'বলৈ অলপ দিগদাৰ পাইছোঁ, কাৰণ শ্ৰোতাই বুজি নাপাব। যদি হিমৰেজিক ষ্ট্ৰক বা যিটো মগজু বা ব্ৰেইন হিমৰেজ বুলি কোৱা যায় বা মগজুৰ ৰক্তক্ষৰণ হয়, সেইখিনি মানুহৰ ক্ষেত্ৰত কেতিয়াবা কি হয়, আপোনাৰ দৰৱৰ যদি চিকিৎসা কৰিব নোৱাৰে, মানুহজনৰ যদি মৃত্যুৰ যদি আশংকা হৈছে বা তেওঁ যদি সেই মূৰত থকা ৰক্তক্ষৰণখিনি যদি বন্ধ কৰা নাযায়, তেতিয়াহ'লে হয়তো জীৱনৰ কাৰণে পংগু হৈ যোৱাৰ সম্ভাৱনা থাকে। তেনেকুৱা মানুহক কি হয়, অস্ত্ৰোপচাৰ যদি সেইখিনি উলিয়াই দিয়া যায়, সেইটোৰ চিকিৎসা আপোনাৰ নিউৰোচাৰ্জনবিলাকে কৰে বা স্নায়ু শৈল্য চিকিৎসকসকলে কৰে। তাৰপিছত আহিলে কি হয়, আপোনাৰ হাইড্ৰকেফেলাছ বুলি এটা বস্তু আছে, মানে কৈছে আমাৰ মগজুৰ ভিতৰত CSA বুলি কয়, চেৰিব্ৰ স্পাইনেল ফ্লুইড বুলি কয়, তাৰ পৰিমাণটো যদি বাঢ়ি গুচি যায় তেতিয়াহ'লে মগজুৰ ভিতৰত অত্যাধিক চাপ পৰে। সেই চাপ পৰিলে তেতিয়াহ'লে কি হয়, আপোনাৰ চিকিৎসকসকলে অপাৰেশ্যনৰ যোগেদি সেই পানীখিনিৰ পৰিমাণটো মানে মূৰৰ পৰা আইডাৰ পেটলৈ বা বিভিন্ন অংশলৈ মানে আপোনাৰ লৈ যোৱা যায়। মানে সেই পদ্ধতিক আমি পেৰিটোনিয়েল ছান বা ভেণ্টিকুলাৰ পেৰিটোনিয়েল ছান বুলি কওঁ। তেনেকুৱা সেই অপাৰেশ্যনবিলাক নিউৰোচাৰ্জনবিলাক কৰে। এইবিলাক যদি আকস্মিকভাৱে হোৱা বেমাৰ তেতিয়া কৰা যায়। এতিয়া পুৰণা বেমাৰৰ ভিতৰত যদি ধৰা যায়, এটা বেমাৰ আমাৰ সকলোৰে মূৰত আহে যে ব্ৰেইন টিউমাৰ। ব্ৰেইন টিউমাৰ ক'লে ব্ৰেইন টিউমাৰৰ কিছুমান চিকিৎসা অপাৰেশ্যনৰ যোগেদি হয় আৰু কিছুমান আপোনাক ৰেডিঅ'থেৰাপি বা ৰেডিয়েশ্যন দিয়া যায়। তো যিবিলাক ব্ৰেইন টিউমাৰত আপোনাৰ অপাৰেশ্যন কৰিবলগীয়া হয়, সেইখিনি নিউৰোচাৰ্জনসকলে অপাৰেশ্যন কৰে। মেৰুদণ্ডৰ ক্ষেত্ৰত আমাৰ বহুত কমন বেমাৰটো হৈছে আপোনাৰ ডিক্স, যিটো আমি ছায়াটিকা বুলি কওঁ, বা যদি আপুনি চাৰ্ভাইকেল স্পণ্ডাইলাইছিছ বুলি কওঁ, চবেই চাৰ্ভাইকেল স্পণ্ডাইলাইছিছ, তাৰ কাৰণে যদি মানুহৰ যদি অসুবিধা হয়, তেতিয়া সেইবিলাক মানুহক চিকিৎসকসকলে কেতিয়াবা অপাৰেশ্যনৰ যোগেদি বা শৈল্য চিকিৎসাৰ যোগেদি চিকিৎসা কৰে। পেৰিফেৰিয়েল নাৰ্ভছৰ ক্ষেত্ৰত কেতিয়াবা যদি আপোনাৰ ক'ৰবাত যদি দুখ পাইছিলে, ঘাঁ লাগিছিলে, কাটিছিলে, তেতিয়ালৈকে নাৰ্ভবিলাক কেতিয়াবা ছিগি যায়। এই ছিগি যোৱা নাৰ্ভবোৰ জোৰা লগাবৰ কাৰণে অস্ত্ৰোপচাৰ কৰা যায়। এইকেইটা হৈছে আমাৰ সাধাৰণতে কমনলি হৈ থকা পদ্ধতি। আজিকালি ধৰি লওক আপোনাৰ মৃগী বেমাৰৰ কথা শুনিছে, যিটোক আমি এপিলেপ্সি বুলি কওঁ, যিটো আপোনাৰ বহুলভাৱে আজি কিছুদিন আগত প্ৰচাৰিছিলে আমাৰ জুবিনদাৰ ক্ষেত্ৰত মানে। চ' সেইটো এই মৃগী বেমাৰ যদি আছে, সেই মৃগী বেমাৰৰ চিকিৎসা আপোনাৰ শৈল্য চিকিৎসাৰ যোগেদি কৰিব পাৰে। এতিয়া পাৰ্কিনছন ডিজিজ বুলি এটা ডিজিজ আছে, যিটো ডিজিজত কি হয়, আপোনাৰ মানুহৰ হাত কঁপে, হাতটো কঁপে আপোনাৰ, বা খোজকাঢ়িবলৈ দিগদাৰ হয়, লাহে লাহে খোজকাঢ়ে, হামকুৰি খাই পৰি যোৱাৰ নিচিনা হয়। এইবিলাক ৰোগীৰ ক্ষেত্ৰত যদি দৰৱে কাম নকৰে বা যদি দীঘলীয়া হৈ আছে বা তেওঁলোকৰ যদি দৰৱ খোৱাৰ পিছতো যদি নিজৰ জীৱনত অসুবিধাৰ সন্মুখীন হৈছে কাম কাজ কৰিবৰ কাৰণে, তাৰো চিকিৎসা পদ্ধতি অস্ত্ৰোপচাৰৰ যোগেদি কৰিব পাৰে। চ' এইখিনি আমাৰ সাধাৰণতে চকুৰ আগত দেখি থকা মগজু বা মেৰুদণ্ডৰ বেমাৰ য'ত আমি চিকিৎসা পদ্ধতি অস্ত্ৰোপচাৰৰ যোগেদি কৰিব পাৰোঁ।
0: হয়, শৈল্য চিকিৎসাৰ মূলতঃ কোনবোৰ দিশ সামৰি লৈ আপুনি খুব সুন্দৰকৈ বুজাই দিলে। আপুনি ষ্ট্ৰকৰ কথা উল্লেখ কৰিছিলে অলপ আগতে, আমি জানিব বিচাৰিছোঁ যে ষ্ট্ৰক হোৱাৰ মূল কাৰণবোৰ কি কি আৰু কি ধৰণেনো আমি ইয়াৰ পৰা বাচি থাকিব পাৰোঁ।
1: হয়, আপোনাৰ যিটো প্ৰশ্ন সুধিছে মোৰ উত্তৰটো আপোনাৰ দুই ধৰণৰ দিম। যে প্ৰথমটো হৈছে ষ্ট্ৰকটো হোৱাৰ মূল কাৰণটো কি বুলি ক'লে আমি ক'ব দিগদাৰ পাম, কাৰণ বিভিন্ন কাৰণত ষ্ট্ৰক হয়। কিন্তু এইটো আমাৰ দেখিছোঁ আমাৰ জীৱনশৈলীটোৰ ওপৰত নিৰ্ভৰ কৰে, যিটো আমি লাইফষ্টাইল বুলি কওঁ, লাইফষ্টাইল ডিজিজ। এজন মানুহ যদি মধুমেহ ৰোগত যদি বহুদিনৰ পৰা আক্ৰান্ত হৈ আছে, তেখেতে যদি তেল মছলা থকা বা বেছি চৰ্বিযুক্ত খাদ্য যদি খায়, তেওঁ যদি লাইফটো যদি সৰু পৰা হয় জীৱনটো, যে কাম কাজ বেছি নকৰে ঘৰতে বহি থাকে, যদি তেখেতৰ যদি উচ্চ ৰক্তচাপৰ বেমাৰ আছে যিটো তেওঁ দৰৱ পাতি সময়মতে নাখায়, চ' তেনেকুৱা মানুহবিলাকৰ ক্ষেত্ৰত ষ্ট্ৰকত আক্ৰান্ত হোৱাৰ সম্ভাৱনা বেছি থাকে। ষ্ট্ৰকটো দুই ধৰণৰ হয়, এটা হৈছে কি মগজুলৈ আপোনাৰ তেজ চলাচলটো হঠাতে বন্ধ হৈ গুচি যায়, বন্ধ হৈ ইস্কেমিক ষ্ট্ৰক হয়। সেইটোৰ মূল কাৰণটো হৈছে কি প্ৰায়বিলাক মানুহৰ ক্ষেত্ৰত দেখা যায় যে যদি হৃদপিণ্ডৰ যদি বিভিন্ন কাৰণৰ ৰোগ থাকে বা যে আপোনাৰ ডিঙিত দুডাল ব্লাড ভেচেল আছে, ৰক্তবাহী নলিকা আছে, যিটোক আমি কেৰডিৰ আৰ্টাৰী বুলি কওঁ, সেই কেৰডিৰ আৰ্টাৰী যদি ডিজিজ থাকে, তাৰ যদি বেমাৰ থাকে, তেতিয়া তাৰ বিভিন্ন কাৰণত মানে আমাৰ মগজুলৈ ৰক্তসঞ্চন হোৱাটো বা যিখিনি তেজবাহী নলিকা আছে সেইখিনি যদি বন্ধ হৈ যায়, হঠাতে বন্ধ হৈ গ'লে তেতিয়া মগজুত তাৰ প্ৰভাৱ পৰে আৰু ষ্ট্ৰক হ'ব পাৰে। এটা কাৰণ হৈছে সেইটো। দুই নম্বৰ কাৰণটো হৈছে কি কেতিয়াবা মগজুৰ ভিতৰত ৰক্তক্ষৰণ হয়, যেনেকৈ মূৰত দুখ পালে মানে ব্ৰেইন হিমৰেজ হোৱা বুলি কওঁ, ঠিক তেনেকৈ কেতিয়াবা হঠাতে মানুহৰ দেহত যদি ৰক্তচাপটো বাঢ়ি গুচি যায় তাৰ কাৰণে কি হৈছে মগজুৰ ভিতৰত মানে ৰক্তক্ষৰণ হ'ব পাৰে। আৰু এই দুটাই হৈছে মূল কাৰণ। ইয়াৰ মূল বস্তুটো হৈছে কি মানুহৰ জীৱনশৈলী। এজন মানুহৰ যদি মানে বেমাৰ হ'লে যদি সময়মতে চিকিৎসা নকৰে তেতিয়াহ'লে তাৰ বিনিময়ত কেতিয়াবা কি হয় আপোনাৰ এই ষ্ট্ৰক হোৱাৰ সম্ভাৱনা থাকে। চমুকলে মগজুৰ বেমাৰ কেতিয়াও মানে হুলস্থুল কৰি নাহে, ফুচফুচাই আহে, আমাক কিছুমান সংকেত দিয়ে বহুত আগৰ পৰাই, সেই সংকেতখিনি যদি আমি অমান্য কৰোঁ তেতিয়াহ'লে এদিন হুলস্থুল কৰি পেলাই ষ্ট্ৰক হয়।
0: হয়, আপুনি ৰোগবোৰ মনে মনে অহাৰ কথা কওঁতেই এটা কথা মনলৈ আহিছে যে বিভিন্ন বয়সৰ বহুতো লোকৰ প্ৰায়ে মূৰৰ বিষ হোৱা দেখা যায় আৰু বেছিভাগ সময়তে এই মূৰৰ বিষক আমি আওকাণ কৰোঁ। সাধাৰণ ফাৰ্মাচীৰ পৰা আমি এটা ঔষধ কিনি আনো আৰু সেই ঔষধটো খাওঁ, তাৰপাছত আমাৰ মূৰৰ বিষ ভাল হয় আৰু আমি এনেদৰে চলি থাকোঁ। কিন্তু কেতিয়াবা এনে সাধাৰণ মূৰৰ বিষে গুৰুতৰ সমস্যা সৃষ্টি কৰাৰ সম্ভাৱনা থাকে নেকি?
1: হয়, চাওক আমাৰ সকলোৰে জীৱনত মূৰৰ বিষ হৈছে, আপোনাৰ হৈছে, মোৰ হৈছে, যে বা শ্ৰোতাসকল যিকোনো এজন লোকৰে মানে মূৰৰ বিষ হ'ব পাৰে। চ' মূৰৰ বিষ হোৱাটোক লৈ আমি চিন্তা কৰিব নালাগে, কাৰণ প্ৰায়ে কি হয় মূৰৰ বিষ হয় অলপ ফুলিয়ে বা আৰাম কৰিলে মূৰৰ বিষটো ভাল হয়, কাৰোবাৰ চাহ অকণমান খালে ভাল হয়, পানী গিলাচ খালে ভাল হয়, কাৰোবাৰ টোপনি গ'লে ভাল হয়, কাৰোবাৰ পৰা দৰৱ খাবলগীয়া হয়, সেই মূৰৰ বিষটোক লৈ আমি চিন্তা কৰিবলগীয়া নাই। কিন্তু সেই মূৰৰ বিষটোৰ কিছুমান লক্ষণ আছে যিটো আমি লাল নিচান বুলি কওঁ, ৰেড ফ্লেগ বুলি কওঁ, যদি সেই ৰেড ফ্লেগ থাকে তেতিয়াহ'লে আমি মূৰৰ বিষটোৰ কাৰণে চিন্তা কৰিব লাগে। যদি আপোনাৰ মূৰৰ বিষটো ৰাতিপুৱা শুই উঠিয়েই হৈছে, মূৰৰ বিষটো হ'ল, হোৱাৰ পিছত আপোনাৰ অলপ বমি বমি ভাৱ আহিলে, চকুৱে ধোঁৱা খোৱা দেখিছে, দুটা দুটা দেখে, বমি ভাৱটো হ'ল, বমি কৰিলে ভাল হৈ গুচি যায়, সেই মূৰৰ বিষটোক আমি চিন্তা কৰিব লাগে। কাৰণ তেনেকুৱা মূৰৰ ভিতৰৰ ক্ষেত্ৰত কি হৈছে মগজুৰ ভিতৰত কিবা এটা অসুবিধা হৈছে, যাৰ কাৰণে হঠাতে মগজুত আপোনাৰ যিটো মগজুৰ চাপ সেইটো বাঢ়ি গুচি যায় আৰু তেতিয়া মূৰৰ বিষ হয়। তেনেকুৱা মূৰৰ ভিতৰত আমি চিন্তা কৰিব লাগে। আকৌ চিন্তা কৰিব লাগে যে আপোনাৰ বহুত বছৰৰ পৰা মূৰৰ বিষ হৈ আছে, মাজে মাজে আপোনাৰ মূৰৰ বিষটো হয়, আপুনি অলপ আৰাম কৰে, চাহ অকণমান খায় বা দৰৱ এটা খায় আপুনি ভাল হৈ গুচি গ'ল, সেইটো মূৰৰ বিষৰ লগত চিন্তা কৰিব নালাগে। কিন্তু কিছুমান লক্ষ্য কৰে যে মূৰৰ বিষটোৰ প্ৰকৃতিটো সলনি হৈছে, অনবতে আপোনাৰ মূৰৰ বিষটো থাকে, মূৰৰ বিষটো আপুনি কিবা এটা কৰিলেও ভাল নাপায়, এতিয়া কি হৈছে আপোনাৰ চকুৱে ধোঁৱা কৰা দেখিব আৰম্ভ কৰিছে মূৰৰ বিষটো, বা আগতে যেনেকৈ মূৰৰ বিষটো অলপ দিন থাকিয়ে ভাল হৈছে এতিয়া নহয়, অনবত থকা আৰম্ভ কৰিছে, তেতিয়া সেই মূৰৰ বিষটোক লৈ আমি চিন্তা কৰিব লাগে। কিছুমান মানুহৰ ক্ষেত্ৰত কি হয় আপোনাৰ যদি মূৰৰ বিষটো হয় এনেকুৱা লাগে যেন আকাশখনে ভাগি পৰিলে, মানে আমি থাণ্ডাৰ ক্লাপ হেডেক বুলি কওঁ, মানে যেনেকৈ গাজনি ধুমুহাই মানে হঠাতে বহুত ডাঙৰ শব্দ এটা হয়, ঠিক তেনেকৈ মগজুৰ ভিতৰত কি হয় মূৰৰ বিষ হয়, মূৰটো ফাটি যায় যেন লাগে, সেই অৱস্থাটোক আমি ভয় কৰোঁ যে মূৰৰ বিষ হৈছে বুলি। কাৰণ সেইটোত মানে কি হৈছে আপোনাৰ মগজুৰ ভিতৰত ব্লাড ভেচেলবিলাকত যিবোৰ ৰক্ত নলিকা আছে তাতে এটা ফোঁহাৰ নিচিনা বস্তু থাকে, এনিউৰিজম বুলি কওঁ, সেইটো ফাটি পেলাই মূৰৰ বিষ হয়, তেতিয়া সেইটো ভয় কৰিবলগীয়া বস্তু। যদি আপোনাৰ মূৰৰ বিষৰ লগত যদি দেখিছে আপুনি চকুৱে নেদেখা হৈছে বা কিছুমান দেখিছে মূৰৰ বিষটোৰ লগত জ্বৰ হ'বলৈ আৰম্ভ কৰিছে বা মূৰৰ বিষ হৈছে হোৱাৰ লগে লগে আপুনি লক্ষ্য কৰিছে আপোনাৰ হাত ভৰি দুৰ্বল হৈছে এটা ছাইড আপোনাৰ পক্ষাঘাত হোৱাৰ নিচিনা হৈছে যিটো লাহে লাহে আৰম্ভ হৈছে আৰু মূৰৰ বিষৰ লগতে হয় তেনেকুৱা মূৰৰ বিষবিলাকত আমি ভয় কৰিব লাগে তেতিয়া চিকিৎসকৰ ওচৰত যাব লাগে কাৰণ সাধাৰণতে আমাৰ যিটো মূৰৰ বিষ হয় যিটো ধৰক বিষ হ'ল অলপ দিন আৰাম কৰিলে ভাল হৈ গুচি গ'ল সেইটোক লৈ চিন্তা কৰিব নালাগে
0: হয় স্নায়ু শৈল্য চিকিৎসা বিষয়ক কেইবাটাও দিশ আমি আজি আলোচনা কৰিলোঁ আমাৰ আজিৰ অনুষ্ঠানৰ বাবে নিৰ্ধাৰিত সময় প্ৰায় শেষ হৈ আহিছে আমি পৰৱৰ্তী খণ্ডসমূহত এই বিষয়ে আৰু অধিক কথা পাতিম আপোনাৰ ব্যস্ততাৰ মাজতো আমাক ইমানখিনি সময় দিলে তাৰ বাবে আপোনাক অশেষ ধন্যবাদ প্ৰিয় শ্ৰোতা ইমান পৰে আপোনালোকে স্বাস্থ্য বিষয়ক অনুষ্ঠান শৰীৰ আৰু স্বাস্থ্য শুনিলে আজিৰ অনুষ্ঠানৰ বিষয় আছিল স্নায়ু শৈল্য চিকিৎসা আৰু ইয়াৰ বিভিন্ন দিশ অনুষ্ঠানটিত অতিথি হিচাপে উপস্থিত আছিল ডঃ অমৃত কুমাৰ শইকীয়া অনুষ্ঠানটিৰ আঁত ধৰিলে স্নেহা পাঠকে অনুষ্ঠানটিৰ প্ৰযোজনা ইন্দ্ৰজিৎ দাসৰ প্ৰিয় শ্ৰোতা
2: বিবিধ ভাৰতী গুৱাহাটীৰ বিভিন্ন অনুষ্ঠানত ভাগ ল'বলৈ আপুনি আমালৈ হোৱাটছএপত মেছেজ কৰিব পাৰে আমাৰ নম্বৰ হৈছে 600-31-66-944 পুৱা প্ৰচাৰিত ফোন ইন অনুৰোধৰ গীতৰ অনুষ্ঠান সুৰধ্বনি আৰু সন্ধিয়া প্ৰচাৰিত সান্ধ্য আলাপ অনুষ্ঠানটিলৈ আলোচিত বিষয় সম্পৰ্কত আপোনাৰ মতামত আদি প্ৰেৰণ কৰিবলৈ আপুনি আমাৰ হোৱাটছএপ নম্বৰটি আজিয়েই টুকি থওক আমাৰ নম্বৰ হৈছে 600-31-66-944 আপোনাৰ সৈতে আমাৰ যোগাযোগৰ এক নতুন মাধ্যম হৈছে হোৱাটছএপ মেছেজ আমাৰ নম্বৰ 600-31-66-9

0: জীৱনৰ খলাবমাক মসৃণ কৰি নিজৰ লগতে দহজনকো অনুপ্ৰাণিত কৰা সফল দম্পতীৰ কাহিনীৰে
1: জীৱন আলীৰ যুগলবন্দী।
0: মাহৰ প্ৰথমটো দেওবাৰে নিশা 9:30 বজাত সাক্ষাৎ গ্ৰহণ আৰু প্ৰযোজনা সীমান্ত বাৰ্মাৰ।

0: উনাশী বছৰত আকাশবাণী গুৱাহাটী
1: এক জুলাইত প্ৰতিষ্ঠাৰ উনাশী বছৰত প্ৰৱেশ কৰিব উত্তৰ পূৰ্বাঞ্চলৰ প্ৰথমটো অনাতাঁৰ কেন্দ্ৰ আকাশবাণী গুৱাহাটীয়ে।
2: বহুজনৰ হিত আৰু সুখৰ অৰ্থে অব্যাহত এই অনিৰুদ্ধ যাত্ৰাক উদযাপন কৰাৰ মানসেৰে আপোনালৈ আমাৰ সাদৰ আমন্ত্ৰণ।
1: এক জুলাইৰ সন্ধিয়া 6:30 পৰা গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰৰ শ্ৰীমন্ত শংকৰদেৱ আন্তৰ্জাতিক প্ৰেক্ষাগৃহত আকাশবাণী গুৱাহাটীৰ প্ৰতিষ্ঠা দিৱসৰ বিশেষ আয়োজন
2: উপজা দিনৰ সুবাস
0: পৰিৱেশিত হ'ব নন্দিতা শৰ্মাৰ কণ্ঠত লঘু শাস্ত্ৰীয় সংগীত,
1: সুবেশ বসুৰ হাৱাইন গীটাৰত লঘু সংগীতৰ সুৰ,
2: আৰু কণ্ঠশিল্পী মঞ্জুস্তা মহন্ত গোস্বামীৰ সৈতে আলাপ আৰু গীত।

0: লগতে উন্মোচন কৰা হ'ব পূৰ্বে আকাশবাণীয়ে প্ৰকাশ কৰা আকাশী নামৰ আলোচনীৰ অসমীয়া সংস্কৰণৰ এমুঠি নিৰ্বাচিত লেখাৰ সংকলন আকাশী
1: আৰু আকাশবাণীৰ 90 বছৰ উপলক্ষে আকাশবাণী গুৱাহাটী কেন্দ্ৰই প্ৰকাশ কৰি উলিওৱা এখন ই মেগাজিন
0: উপজা দিনৰ সুবাস
2: 1 জুলাইৰ সন্ধিয়া 6:30 পৰা গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰৰ শ্ৰীমন্ত শংকৰদেৱ আন্তৰ্জাতিক প্ৰেক্ষাগৃহত
3: আপোনাক সাদৰ আমন্ত্ৰণ জনাওঁ।

0: এয়া আকাশবাণী গুৱাহাটী সন্ধিয়াৰ আঞ্চলিক বাতৰি ঘাই ঘাই বাতৰিৰ ভিতৰত আছে। স্বাস্থ্যখণ্ডত অবিৰত বিনিয়োগ, চিকিৎসা সেৱাৰ প্ৰসাৰৰ ফলত ৰাজ্যত প্ৰসূতি মাতৃ মৃত্যুৰ হাৰ ৰাষ্ট্ৰীয় গড়তকৈ হ্ৰাস পাইছে বুলি মুখ্যমন্ত্ৰী প্ৰকাশ। অনুজ্ঞাপত্ৰৰ বাবে বাহন চলোৱাৰ পৰীক্ষাত অৱতীৰ্ণ হোৱাটো বাধ্যতামূলক বুলি পৰিবহণ মন্ত্ৰী চৰণ বড়োৰ মন্তব্য। ৰাজ্যৰ বিভিন্ন প্ৰান্তত আজি আন্তৰ্জাতিক মাদক দ্ৰব্যৰ অপব্যৱহাৰ আৰু অবৈধ সৰবৰাহ বিৰোধী দিৱস পালন। অম্বুবাচীৰ অন্তিম দিনলৈ কামাখ্যা মন্দিৰত প্ৰায় 8,00,000 ভক্তৰ আগমন আৰু বেলফাষ্টত আজি ভাৰত আৰু আয়াৰলেণ্ডৰ মাজত টি20 ক্ৰিকেট শৃংখলাৰ প্ৰথমখন খেল। স্বাস্থ্যখণ্ডত অবিৰত বিনিয়োগ, চিকিৎসা সেৱাৰ প্ৰসাৰ, মাতৃসকলৰ যত্নৰ ক্ষেত্ৰত জনসজগতা বৃদ্ধিৰ ফলত ৰাজ্যত প্ৰসূতিৰ মাতৃৰ মৃত্যুৰ হাৰ ৰাষ্ট্ৰীয় গড়তকৈ হ্ৰাস পাইছে। গুৱাহাটীত থকা শ্ৰী মাৰোৱাৰী দাতব্য ঔষধালয়ৰ 110 বছৰীয়া প্ৰতিষ্ঠা দিৱসৰ অংশ লৈ মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই এইদৰে কয়। তেওঁ কয় যে প্ৰসূতিৰ মৃত্যুৰ হাৰ প্ৰতি লাখত 2006 বৰ্ষৰ 480ৰ পৰা বৰ্তমান সময়ত 84লৈ হ্ৰাস পাইছে। এয়া অসমৰ স্বাস্থ্যখণ্ডৰ বাবে যুগান্তকাৰী সাফল্য বুলি তেওঁ উল্লেখ কৰে। ভাষণ প্ৰসংগত তেওঁ অসমীয়া সমাজ সংস্কৃতি উন্নয়নত মাৰোৱাৰী সমাজে আগবঢ়োৱা অৱদান সম্পৰ্কে আলোকপাত কৰে। এই অনুষ্ঠানত জি এন আৰ চিৰ মুখ্য পৰিচালন সঞ্চালক ডঃ নোমল চন্দ্ৰ বৰালৈ জীৱনজোৰা সাধনা বঁটা প্ৰদান কৰাৰ লগতে এখন স্মৰণিকা উন্মোচন কৰা হয়। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই কালি জাপানৰ ৰাষ্ট্ৰদূত কেইশি অনুৰ সৈতে টেলিফোনযোগে কথা পাতে। এই আলোচনাত জাপানৰ ৰাষ্ট্ৰদূতগৰাকীয়ে ভাৰতৰ এক্ট ইষ্ট নীতিৰ অধীনত অসমৰ সৈতে চলি থকা অংশীদাৰিত্ব সহযোগিতা অধিক সুদৃঢ় কৰাৰ প্ৰতিশ্ৰুতি দোহাৰে। তেওঁলোকে লগতে ইলেক্ট্ৰনিকছ, ছেমি কণ্ডাক্টৰ, আন্তঃগাঁথনি, উৎপাদন, উদ্যোগ আৰু উদ্যমশীলতাকে ধৰি বিভিন্ন গুৰুত্বপূৰ্ণ ক্ষেত্ৰত পাৰস্পৰিক সহযোগিতা অধিক বিস্তৃত, গতিশীল আৰু ফলপ্ৰসূ কৰি তুলিবলৈ সহমত প্ৰকাশ কৰে। অসমৰ জনসাধাৰণ বাবে অধিক বিনিয়োগ, উদ্যোগ আৰু অৰ্থনৈতিক সুযোগ সৃষ্টি কৰাৰ বাবে জাপানৰ উদ্যোগ প্ৰতিষ্ঠানসমূহৰ সৈতে অধিক ঘনিষ্ঠ সহযোগিতা গঢ়ি তুলিবলৈ ৰাজ্য চৰকাৰ আগ্ৰহী বুলি মুখ্যমন্ত্ৰীয়ে কথোপকথনৰ সময়ত প্ৰকাশ কৰে। পৰিবহণ মন্ত্ৰী চৰণ বড়োৱে আজি কামৰূপ মহানগৰ পৰিবহণ বিষয়াৰ কাৰ্যালয়ত উপস্থিত হৈ চালকৰ অনুজ্ঞাপত্ৰৰ বাবে ড্ৰাইভিং টেষ্ট ব্যৱস্থা পৰিদৰ্শন কৰে। সাংবাদিকৰ সৈতে হোৱা কথা বতৰাত তেওঁ কয় যে এতিয়াৰ পৰা অনুজ্ঞাপত্ৰৰ বাবে বাহন চলোৱা পৰীক্ষাত অৱতীৰ্ণ হোৱাটো বাধ্যতামূলক। পৰীক্ষাত উত্তীৰ্ণ নহলে অনুজ্ঞাপত্ৰ লাভ নকৰিব বুলি মন্ত্ৰীগৰাকীয়ে স্পষ্ট কৰি দিয়ে। এই সন্দৰ্ভত শীঘ্ৰে চৰকাৰে নীতি নিৰ্দেশনা প্ৰকাশ কৰিব বুলি তেওঁ কয়। অন্য জিলাৰ বাসিন্দাই আন এখন জিলাত গৈ এই পৰীক্ষাত অৱতীৰ্ণ হ'ব নোৱাৰে বুলি তেওঁ মন্তব্য কৰে। ড্ৰাইভিং টেষ্টৰ বাবে ট্ৰেক নথকা জিলাসমূহত শীঘ্ৰে ট্ৰেক নিৰ্মাণ কৰা হ'ব বুলি তেওঁ কয়।
1: সকলোৱে জানে ড্ৰাইভিং লাইচেন্স ইছ্যু কৰিব হলে টেষ্টটো কম্পালচৰি, কিন্তু মাজে মাজে বহুত অভিযোগ আহে যে কোনোবা ব্যক্তি টেষ্ট নোহোৱাকৈও ড্ৰাইভিং লাইচেন্স পায়। আৰু এনেকুৱাও আমি শুনো কেতিয়াবা কেণ্ডিডেটজন এটেনে নহয়, আৰু কেতিয়াবা আমি এনেকুৱাও অভিযোগ পাওঁ যে অন্য জিলাৰ মানুহবিলাকো বোলে আন এটা বেলেগ জিলালৈ যাই পেলাই মানে ড্ৰাইভিং লাইচেন্সটো লৈ আহে। তো তাৰ কাৰণে এই অভিযোগ বিলাক পোৱাৰ পিছত মই নিজেই এইবাৰ আজি চাব আহিছো আৰু ইতিমধ্যে আমি সিদ্ধান্ত লৈছো, নতুন এছঅপিও ওলাম। আমাৰ ড্ৰাইভিং কাৰোবাক লাইচেন্স ইছ্যু কৰিব হলে ড্ৰাইভিং টেষ্টটো মাষ্ট, ড্ৰাইভিং টেষ্টত আহিব লাগিব। কোনো এজন এপ্লিকেণ্ট উপস্থিত নোহোৱাকে কোনো ড্ৰাইভিং লাইচেন্স ইছ্যু কৰা নহব। আৰু কোনোবা জিলাৰ মানুহে কোনোবা বেলেগ জিলাত যাই পেলাই কেতিয়াও ড্ৰাইভিং লাইচেন্স নাপাব।
0: ৰাজ্যৰ বিভিন্ন প্ৰান্তত আজি আন্তৰ্জাতিক মাদক দ্ৰব্যৰ অপব্যৱহাৰ আৰু অবৈধ সৰবৰাহ বিৰোধী দিৱসৰ লগত সংগতি ৰাখি ভিন ভিন কাৰ্যসূচীৰ আয়োজন কৰা হৈছে। মাদক দ্ৰব্যৰ অপব্যৱহাৰ ক্ৰমান্বয়ে গোলকীয় প্ৰত্যাহ্বানলৈ পৰিণত হৈছে। মাদক দ্ৰব্যমুক্ত এখন সমাজ গঢ়াৰ লক্ষ্যৰে গ্ৰহণ কৰা কাৰ্যব্যৱস্থা অধিক শক্তিশালী কৰাৰ উদ্দেশ্যে এই দিৱস পালন কৰা হয়। এই বছৰৰ এই দিৱসৰ মূল বিষয়বস্তু হৈছে বিশ্বৰ ড্ৰাগছ সমস্যা, নিৰন্তৰ সমস্যা, নতুন প্ৰত্যাহ্বান, উদ্ভাৱনীমূলক সমাধান। দিৱসৰ সৈতে সংগতি ৰাখি দক্ষিণ শালমাৰা মানকাছৰ জিলাত আজি মটৰ চাইকেল শোভাযাত্ৰা উলিওৱা হয়। জিলা আয়ুক্ত ৰাহুল কুমাৰ গুপ্তা, জ্যেষ্ঠ আৰক্ষী অধীক্ষক আৰু শীতল কুমাৰ এই ৰেলীত অংশগ্ৰহণ কৰি নিচাজাতীয় দ্ৰব্যৰ অপব্যৱহাৰ ৰোধ আৰু নিচামুক্ত সমাজ গঢ়াৰ বাবে সকলোৰে প্ৰতি আহ্বান জনায়।
2: আজি আমাৰ ইণ্টাৰনেশ্যনেল ডে এগেইনষ্ট ড্ৰাগ এবিউজৰ চাউথ চানমাৰা মানকাছাৰ জিলাত আমাৰ এটা বাইক ৰেলী কৰা হৈছে, যাতে আমাৰ সজাগতাৰ কাৰণে আমাৰ মানকাছাৰ টাউনত তেওঁলোকে বাইক ৰেলী কৰিছে। তাৰপিছত এই লাতিফ স্কুলত আমি নুক্কৰ নাটক কৰিছোঁ, তাতে আমি চেষ্টা কৰিছোঁ যে এটা সমাজক আমি মেছেজ দিবলৈ এগেইনষ্ট ড্ৰাগ এবিউজ। তারপর বডি বিল্ডার্স একটা গ্রুপ আহিছিল, তেওঁলোকে আমার লড়া ছোৱালীখিনিক বুঝাইছে যে হেলথর কি এটা ইম্পর্টেন্স হয়। হে করে আমি চেষ্টা করেছো যে আমার মানকাচার সাউথ সালমারা মানকাচার জেলা ড্রাগ এবিউজর এগেইনস্টত আমার যে একটা কনস্ট্যান্ট ওয়ার আছে তাতে আমার এই ইভেন্টটা আজি পতা হয়েছে।

0: বজালী জিলাৰ সকলো চৰকাৰী আৰু বেচৰকাৰী বিদ্যালয়ত এই উপলক্ষে বিশেষ কাৰ্যসূচী গ্ৰহণ কৰা হয়। বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীসকলক নিচাজাতীয় দ্ৰব্যৰ পৰা আঁতৰি থাকি সমাজ তথা নিচামুক্ত দেশ গঢ়াৰ বাবে সজাগতা সৃষ্টিৰ সংকল্প গ্ৰহণ কৰা হয়। আন্তৰ্জাতিক মাদক দ্ৰব্য অপব্যৱহাৰ আৰু অবৈধ সৰবৰাহ বিৰোধী দিৱসৰ দিনা আজি শিৱসাগৰ আৰক্ষীয়ে প্ৰায় 13 কোটি টকা মূল্যৰ ভাং আৰু অবৈধ বিদেশী চিগাৰেট জিলাখনৰ ৰজাবাৰীস্থিত চুকাফা চিকিৎসালয়ৰ চৌহদত নষ্ট কৰে। ওদালগুৰি জিলাতো আজি জিলা প্ৰশাসনে 2023 চনৰ মে মাহৰ পৰা 2025 চনলৈকে জিলাখনৰ বিভিন্ন ঠাইত অভিযান চলাই জব্দ কৰা প্ৰায় 65 কোটি টকা মূল্যৰ মাদক দ্ৰব্য নষ্ট কৰে। কাছাৰ আৰক্ষীয়ে আজি এই দিৱস উপলক্ষে শিলচৰ চহৰত এটা সজাগতা শোভাযাত্ৰা উলিয়ায়। নিচামুক্তি ভাৰত অভিযানৰ লগত সংগতি ৰাখি মাজুলী আৰক্ষী প্ৰশাসনৰ উদ্যোগত আৰু অসম ৰাজ্যিক মাদক দ্ৰব্য নিবাৰণী পৰিষদৰ সহযোগত আজি উজনি মাজুলীৰ খেৰকটীয়া মহাবিদ্যালয়ত ড্ৰাগছ বিৰোধী এখন সজাগতা সভা অনুষ্ঠিত হয়। সভাত মাজুলী জিলা অতিৰিক্ত আৰক্ষী অধীক্ষক ৰাজশ্ৰী ধনদিয়া, নতুন বজাৰ আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত বিষয়া কুলদীপ ৰায়, মাদক দ্ৰব্য নিবাৰণী পৰিষদৰ বিষয়ববীয়াসকলে মাদক দ্ৰব্য নিবাৰণ আৰু ইয়াৰ পৰা হ'ব পৰা ক্ষতিৰ বিষয়ে ভাষণ আগবঢ়ায়। লখিমপুৰ বাণিজ্য মহাবিদ্যালয়তো আজি এণ্টি নাৰ্কটিক্স এণ্ড ড্ৰাগছ চেল এন এছ এছ ইউনিট আৰু উত্তৰ লখিমপুৰ মাই ভাৰত কেন্দ্ৰৰ উদ্যোগত উদয়ন যুৱ সংঘৰ সহযোগত এই দিৱস পালন কৰা হয়। ৰাজ্যৰ 12খন জিলাত পৰহিলৈ বড়ো, গাৰো, মণিপুৰী আৰু মাৰ মাধ্যমৰ বাবে বিশেষ টেটৰ লিখিত পৰীক্ষা অনুষ্ঠিত হ'ব। নিম্ন আৰু উচ্চ প্ৰাথমিকৰ বাবে হ'বলগীয়া এই পৰীক্ষাৰ বাবে পৰীক্ষাৰ্থীসকলে এডমিট কাৰ্ডৰ সৈতে যিকোনো এখন ফটোযুক্ত পৰিচয় পত্ৰ লগত লৈ যাব লাগিব। ইয়াৰ উপৰি পৰীক্ষাৰ্থীসকলে পৰীক্ষা কেন্দ্ৰৰ ভিতৰলৈ মোবাইল ফোন, ডিজিটেল ঘড়ী অথবা কোনো ধৰণৰ ইলেক্ট্ৰনিক সামগ্ৰী নিব নোৱাৰিব বুলি ৰাজ্য প্ৰাথমিক শিক্ষা সঞ্চালকালয়ে নিৰ্দেশ জাৰি কৰিছে। অসম ৰাজ্যিক বিদ্যালয় শিক্ষা পৰিষদৰ অধীনত হ'বলগীয়া এই বিশেষ টেটৰ লিখিত পৰীক্ষাৰ বাবে গুৱাহাটী আৰক্ষী আয়ুক্তালয়ে ভাৰতীয় নাগৰিক সুৰক্ষা সংহিতাৰ 163 ধাৰাৰ অধীনত কিছুমান নিষেধাজ্ঞা আৰোপ কৰিছে। পানবজাৰ উচ্চতৰ মাধ্যমিক বিদ্যালয় পৰীক্ষা কেন্দ্ৰৰ 1 মিটাৰ ব্যাসাৰ্ধৰ ভিতৰত অকৰ্তৃত্বশীল লোকৰ প্ৰৱেশ নিষিদ্ধ কৰা হৈছে। শোণিতপুৰ জিলাত এই পৰীক্ষা স্বচ্ছ আৰু নিকাভাৱে পৰিচালনা কৰাৰ বাবে জিলা প্ৰশাসনে বিশেষ ব্যৱস্থা গ্ৰহণ কৰিছে। পৰীক্ষা অনুষ্ঠিত হ'ব লগা জিলাখনৰ পি এম শ্ৰী তেজপুৰ কলেজিয়েট উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ 1 মিটাৰ ব্যাসাৰ্ধৰ ভিতৰত ভাৰতীয় নাগৰিক সুৰক্ষা সংহিতা 2023ৰ 163 ধাৰা জাৰি কৰা হৈছে। আকাশবাণীৰ পৰা চৰাইদেউ জিলাৰ যুৱক যুৱতীসকলক ভাৰতীয় সেনাবাহিনীৰ বিভিন্ন শাখাত নিযুক্তিৰ বাবে উপযুক্ত কৰি গঢ়ি তোলাৰ লক্ষ্যৰে আজি লাকুৱা নাহৰ হাবি চাহ বাগিচাত অগ্নিবীৰ নিযুক্তি প্ৰক্ৰিয়াৰ ষষ্ঠ প্ৰস্তুতি শিবিৰ সফলতাৰে সম্পন্ন হয়। শিবিৰৰ প্ৰাৰ্থীসকলৰ শাৰীৰিক আৰু মানসিকভাৱে প্ৰস্তুত কৰি তোলাৰ লক্ষ্যৰে আজি পুৱাৰ পৰা ভাৰতীয় সেনা বিষয়াসকলৰ তত্বাৱধানত অনুষ্ঠিত শিবিৰত যুৱক যুৱতীসকলৰ উচ্চতা নিৰূপণ, দৌৰ প্ৰতিযোগিতাৰ দৰে প্ৰাৰম্ভিক পৰীক্ষাসমূহ সম্পন্ন কৰা হয়। এই কাৰ্যসূচীৰ চৰাইদেউ জিলা আয়ুক্ত ডঃ নেহা যাদৱ আৰু সহকাৰী আয়ুক্ত বিবেক শৰ্মা উপস্থিত থাকি প্ৰাৰ্থীসকলৰ সৈতে মত বিনিময় কৰে। এই অনুষ্ঠানতে নিচামুক্তি ভাৰত সপ্তাহো উদযাপন কৰা হয়। এই সন্দৰ্ভত জিলা আয়ুক্ত ডঃ নেহা যাদৱে এইদৰে কয়।
1: নিচামুক্ত ভাৰত হ'ব লাগে, এইটো কাৰণে আমি ইউথকো টাৰ্গেট কৰি পেলাই এইটো অগ্নিবীৰ ট্ৰেইনিং দিয়াত মাতিছোঁ আৰু ইয়াৰ পিছত যিখিনি এছ আই কাৰ ট্ৰেইনিং আমাক দিব লাগে আমাৰ ফিউচাৰত মই সময় পাই আছোঁ। যদি ডিমাণ্ড নহ'ব মই ভাবোঁ ইয়াত চাপ্লাই নহ'ব, এনেকুৱা আমাৰ অপশ্যন আছিলে। চ' আমি ফুটবল মেচ মতে আৰু আমি স্কিলিং ষ্টাৰ্ট কৰাইছোঁ, ফটোশ্বুট আমি ষ্টাৰ্ট কৰাইছোঁ, তাৰপিছত আমাৰ যিখিনি মোবাইল ৰিপেয়াৰিং হয় এইটো আমি ষ্টাৰ্ট কৰাইছোঁ। চ' এইটো সকলো স্কিলিং স্পৰ্টছ আৰু ইয়াত এটা ইউনো জব কাৰণে এইটো মিলি পেলাই আমি উই আৰ ট্ৰাইং টু ৱৰ্ক হাৰ্ড তাকি আমাৰ যিখিনি ড্ৰাগছৰ কথা চলি আছে এইটো কমতি হৈ যায় আৰু স্পৰ্টছ আৰু স্কিলিংটো মিলি পেলাই আমি এনেকৈ ভাবি আছোঁ কি যদি ফিজিকেল ফিটনেছ ভাল হৈ যায় ইউথৰ আৰু এট দ্য চেম টাইম যেবা ফিজিকেল ফিটনেছ কিবা চাকৰি মই কনভাৰ্ট কৰিব পাৰোঁ। চ' ডেফিনেটলি আমি ভাবোঁ যিখিনি আমাৰ নেশা কা প্ৰব্লেম ইয়াত চলি আছে, বাল বিবাহ বাল শ্ৰমিক যিখিনি চলি আছে, নেক্সট 6 মান্থছ টু 1 ইয়াৰ আমি এইটো 100% এইটো ৰিডিউচ কৰিব পাৰোঁ।
0: ৰাষ্ট্ৰীয় টীকাকৰণ দিৱসৰ লগত সংগতি ৰাখি অহা 28ৰ পৰা 30 জুনলৈ বৰপেটা জিলা স্বাস্থ্য বিভাগে পলিঅ' টীকাকৰণৰ ব্যাপক কাৰ্যসূচী গ্ৰহণ কৰিছে। আজি বৰপেটাৰ যুটীয়া স্বাস্থ্য সেৱা সঞ্চালকৰ কাৰ্যালয়ত আয়োজিত এখন সংবাদমেলত যুটীয়া স্বাস্থ্য সেৱা সঞ্চালক ডাঃ ভূপেন বৰাই কয় যে এই অভিযানৰ অধীনত জিলাখনৰ 5 বছৰ বয়সৰ তলৰ 2,79,560 শিশুক সামৰি লোৱা হ'ব। তেওঁ লগতে কয় যে এই অভিযান সফলভাৱে ৰূপায়ণ কৰিবলৈ মুঠ 1,225টা পলিঅ' বুথ স্থাপন কৰা হৈছে। এই অভিযান সফল কৰি তুলিবলৈ 4,700

0: 31 গৰাকী স্বাস্থ্যকৰ্মী আৰু স্বেচ্ছাসেৱক নিয়োগ কৰাৰ লগতে 270 গৰাকী পৰ্যবেক্ষক নিয়োগ কৰা হ'ব। শোণিতপুৰ জিলাতো এই দিৱস উপলক্ষে পালছ পলিঅ' কাৰ্যসূচী ৰূপায়ণৰ ব্যাপক প্ৰস্তুতি চলোৱা হৈছে। এই সন্দৰ্ভত আজি শোণিতপুৰ জিলা স্বাস্থ্যসেৱাৰ যুটীয় সঞ্চালকৰ কাৰ্যালয়ত অতিৰিক্ত জিলা আয়ুক্ত কুলদীপ হাজৰিকাৰ সভাপতিত্বত জিলা পৰ্যায়ৰ টাস্ক ফৰ্চৰ দ্বিতীয়খন গুৰুত্বপূৰ্ণ বৈঠক অনুষ্ঠিত হয়। বৈঠকত জিলা প্ৰতিষেধক বিষয়ে ডাঃ টুটুমণি সন্দিকৈকে ধৰি ৰাষ্ট্ৰীয় স্বাস্থ্য অভিযানৰ বিষয়ববীয়াসকল আৰু বিভিন্ন খণ্ড প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰৰ চিকিৎসা বিষয়াসকল উপস্থিত থাকি অভিযানৰ প্ৰস্তুতিৰ বিস্তৃত পৰ্যালোচনা কৰে। যোৰহাট জিলা প্ৰশাসন আৰু জিলা স্বাস্থ্য বিভাগে ৰাষ্ট্ৰীয় প্ৰতিষেধক দিৱস উপলক্ষে জিলাখনৰ শিশুসকলক পলিঅ' প্ৰতিষেধক কেন্দ্ৰলৈ আনি দুটুপাল পলিঅ' ভেকচিন খুৱাবলৈ পিতৃ মাতৃ তথা অভিভাৱকসকলক আহ্বান জনাইছে। গুৱাহাটীৰ নীলাচল পাহাৰত অৱস্থিত শক্তিপীঠ কামাখ্যা মন্দিৰত অম্বুবাচী মহাযোগৰ আজি সামৰণি পৰে। যোৱা নিশা 12:02 অম্বুবাচী নিবৃত্তিৰ পাছত আজি সূৰ্যোদয়ৰ পাছতে দেৱী স্নান আৰু নিত্য পূজাৰ অন্তত মন্দিৰৰ মূল দুৱাৰ ভক্তৰ বাবে পুনৰ মুকলি কৰা হয়। কালিৰে পৰা শাৰী পাতি থকা হাজাৰ হাজাৰ ভক্তৰ ইতিমধ্যে মা কামাখ্যা দৰ্শনৰ প্ৰক্ৰিয়া আৰম্ভ হৈছে। ৰাজ্যপাল লক্ষ্মণ প্ৰসাদ আচাৰ্যই পুৱাই কামাখ্যা মন্দিৰ দৰ্শন কৰি ৰাজ্যবাসীৰ মংগল কামনা কৰে। অম্বুবাচীৰ অন্তিম দিনলৈ কামাখ্যা মন্দিৰত প্ৰায় 8 লাখ ভক্তৰ আগমন ঘটে। মেলাত 75 গৰাকী বিদেশী ভক্তৰো সমাগম হয় বুলি প্ৰশাসনে জানিবলৈ দিছে। পৰ্যটন মন্ত্ৰী অজন্তা নেওগে দৰ্শনাৰ্থীৰ সংখ্যা বৃদ্ধি পোৱাক লৈ সন্তুষ্টি প্ৰকাশ কৰি কয় যে এই মেলাই ভাৰতীয় সংস্কৃতিৰ অতিথি দেৱভৱ আদৰ্শক প্ৰতিফলিত কৰিছে। আধ্যাত্মিকতা, আস্থা, সম্প্ৰীতি আৰু ভক্তিৰ মিলনস্থলীত পৰিণত হোৱা এই মেলাই ৰাজ্যখনৰ সমৃদ্ধ আধ্যাত্মিক ঐতিহ্যক বিশ্ব দৰবাৰত প্ৰতিষ্ঠা কৰি যাব বুলি তেওঁ আশা প্ৰকাশ কৰে। গুৱাহাটী উচ্চ ন্যায়ালয়ে আজি জুবিন গাৰ্গৰ মৃত্যু গোচৰৰ অন্যতম অভিযুক্ত সিদ্ধাৰ্থ শৰ্মাৰ জামিন আবেদন নাকচ কৰে। অভিযুক্ত আৰু চৰকাৰী পক্ষ যুক্তি শুনাৰ পাছত ন্যায়াধীশ মিতালী ঠাকুৰীয়াৰ বিচাৰপীঠে জামিন দিবলৈ অস্বীকাৰ কৰে। অধিবক্তা অনিল মিশ্ৰই অভিযুক্ত সিদ্ধাৰ্থ শৰ্মাৰ জামিনৰ সপক্ষে ন্যায়ালয়ত যুক্তি প্ৰদৰ্শন কৰিছিল। জুবিন গাৰ্গৰ ব্যক্তিগত যত্ন লোৱাৰ দায়িত্ব সিদ্ধাৰ্থ শৰ্মাৰ নাছিল বুলি অধিবক্তা মিশ্ৰই যুক্তি আগবঢ়ায়। সাক্ষীৰ সংখ্যা অধিক হোৱাৰ বাবে বিচাৰ প্ৰক্ৰিয়া লেহেমীয়া হোৱাৰ অজুহাত দেখুৱাই সিদ্ধাৰ্থ শৰ্মাক জামিন দিবলৈ তেওঁ আদালতক আহ্বান জনায়। ইয়াৰ বিপৰীতে অসম চৰকাৰৰ হৈ মহাধিবক্তা দেৱজিৎ শইকীয়াই কিদৰে সিদ্ধাৰ্থ শৰ্মাই জুবিন গাৰ্গৰ ধন আত্মসাত কৰিছিল সেই সম্পৰ্কে আদালতত তথ্য দাঙি ধৰে। আৰক্ষীয়ে দাখিল কৰা অভিযোগনামা আৰু সাক্ষীৰ বক্তব্যৰ উদ্ধৃতিৰে মহাধিবক্তাগৰাকীয়ে জুবিন গাৰ্গৰ বিৰুদ্ধে সিদ্ধাৰ্থ শৰ্মাসহ আন আন অভিযুক্তসকলে কৰা ষড়যন্ত্ৰৰ তথ্যও আদালতৰ দৃষ্টিগোচৰ কৰে। গুৱাহাটীৰ বাসিন্দাসকলৰ দীৰ্ঘদিনীয়া অভিযোগৰ প্ৰতি সঁহাৰি জনাই গুৱাহাটী পৌৰ নিগমে পাৰ্কিং আৰু বজাৰ ব্যৱস্থাপনাত স্বচ্ছতা অনাৰ ক্ষেত্ৰত বিশেষ পদক্ষেপ গ্ৰহণ কৰিছে। পৌৰ নিগমৰ মেয়ৰ মৃগেন শৰণীয়াৰ উপস্থিতিত আজি উজান বজাৰত পৌৰ নিগমৰ অধীনস্থ যিকোনো পাৰ্কিং আৰু বজাৰ লীজধাৰীসকলৰ এখন বৈঠক অনুষ্ঠিত হয়। এই বৈঠকত মেয়ৰ শৰণীয়াই কয় যে লীজধাৰী হৈ মাচুল সংগ্ৰহ কৰা প্ৰতিজন কৰ্মচাৰী নিৰ্ধাৰিত ইউনিফৰ্ম পৰিধান কৰিব লাগিব। কেৱল গুৱাহাটী পৌৰ নিগমে অনুমোদিত আৰু সত্যায়িত ৰচিদ বহীৰ জৰিয়তে মাচুল সংগ্ৰহ কৰিব পাৰিব। দেশৰ বিভিন্ন প্ৰান্তত আজি ধৰ্মীয় ৰীতি নীতিৰে মহৰম পালন কৰা হয়। কাৰবালাত সত্য আৰু ন্যায়ৰ বাবে প্ৰাণ আহুতি দিয়া গয়গম্বৰ মহম্মদৰ নাতি হজৰত ইমাম হুছেইন আৰু তেওঁৰ সহযোগীসকলৰ স্মৃতিত এই পৰ্ব পালন কৰা হয়। এই উপলক্ষে সমগ্ৰ দেশত তাজিয়া উলিওৱা হয়। ভাৰত আৰু আয়াৰলেণ্ডৰ মাজৰ দুখনীয়া টি20 ক্ৰিকেট শৃংখলাৰ প্ৰথমখন খেল বেলফাষ্টত অনুষ্ঠিত হৈছে। টছত জিকি ভাৰতে আয়াৰলেণ্ডক প্ৰথমে বেটিং কৰিবলৈ আমন্ত্ৰণ জনায়। আমাৰ এই বাতৰি যুগুতোৱাৰ পৰলৈকে আয়াৰলেণ্ডে 10 অভাৰত 4টা উইকেট হেৰুৱাই 68 ৰাণ সংগ্ৰহ কৰিছে। বাতৰি শেষ কৰাৰ পূৰ্বে প্ৰধান বাতৰিকেইটা আকৌ এবাৰ পঢ়ি দিছো। স্বাস্থ্যখণ্ডত অবিৰত বিনিয়োগ, চিকিৎসা সেৱাৰ প্ৰসাৰৰ ফলত ৰাজ্যত প্ৰসূতিৰ মৃত্যুৰ হাৰ ৰাষ্ট্ৰীয় গড়তকৈ হ্ৰাস পাইছে বুলি মুখ্যমন্ত্ৰী প্ৰকাশ। ৰাজ্যৰ বিভিন্ন প্ৰান্তত আজি আন্তৰ্জাতিক মাদক দ্ৰব্যৰ অপব্যৱহাৰ আৰু অবৈধ সৰবৰাহ বিৰোধী দিৱস পালন আৰু বেলফাষ্টত আজি ভাৰত আৰু আয়াৰলেণ্ডৰ মাজত টি20 ক্ৰিকেট শৃংখলাৰ প্ৰথমখন খেল।
1: नमस्कार, आकाशवाणी समाचार के साथ मैं सर फिरोजी। गृहमंत्री अमित शाह ने नशे के खिलाफ एकजुट होकर युद्ध छेड़ने का

এতিয়া শুনক বিতং বাতৰি। উপৰাষ্ট্ৰপতি চি পি ৰাধাকৃষ্ণনে কাইলৈ দুদিনীয়া ভ্ৰমণসূচীৰে কৰ্ণাটকলৈ যাব। কাইলৈ কৰ্ণাটকৰ বেংগালুৰুত শ্ৰীৰাধাকৃষ্ণনে নন্দপ্ৰভু শ্ৰী কেম্পাগৌড়াৰ 517 সংখ্যক জন্ম জয়ন্তী অনুষ্ঠানত উপস্থিত থাকিব। দেওবাৰে উপৰাষ্ট্ৰপতিগৰাকীয়ে ৰাজীৱ গান্ধী বিশ্ববিদ্যালয় প্ৰতিষ্ঠা দিৱস আৰু আন্তৰ্জাতিক ড্ৰাগছ অপব্যৱহাৰ আৰু অবৈধ সৰবৰাহ বিৰোধী দিৱস উপলক্ষে আয়োজন কৰা নিচামুক্ত ভাৰত অনুষ্ঠানত অংশ ল'ব। আজি আন্তৰ্জাতিক মাদক দ্ৰব্যৰ অপব্যৱহাৰ আৰু অবৈধ সৰবৰাহ বিৰোধী দিৱস। মাদক দ্ৰব্যৰ অপব্যৱহাৰ ক্ৰমান্বয়ে গোলকীয় প্ৰত্যাহ্বানলৈ পৰিণত হৈছে। মাদক দ্ৰব্য মুক্ত এখন সমাজ গঢ়াৰ লক্ষ্যৰে গ্ৰহণ কৰা কাৰ্যব্যৱস্থা অধিক শক্তিশালী কৰাৰ উদ্দেশ্যে এই দিৱস পালন কৰা হয়। এই বছৰ এই দিৱসৰ মূল বিষয়বস্তু হৈছে বিশ্বৰ মাদক দ্ৰব্য সমস্যা, নিৰন্তৰ সমস্যা, নতুন প্ৰত্যাহ্বান, উদ্ভাৱনীমূলক সমাধান। উপৰাষ্ট্ৰপতি চি পি ৰাধাকৃষ্ণনে এই দিৱস উপলক্ষে দিয়া এটা বাৰ্তাত এখন নিচামুক্ত ভাৰত গঢ়াৰ বাবে জনসাধাৰণৰ সমূহীয়া প্ৰচেষ্টা পুনৰ নিশ্চিত কৰিবলৈ আহ্বান জনায়। শ্ৰীৰাধাকৃষ্ণনে মাদক দ্ৰব্যৰ অপব্যৱহাৰ আৰু অবৈধ সৰবৰাহৰ বিৰুদ্ধে সক্ৰিয়ভাৱে অভিযান চলাই থকা বিশ্ববিদ্যালয়, অন্যান্য শৈক্ষিক প্ৰতিষ্ঠান আৰু সংস্থাসমূহৰ শলাগ লয়। এনে প্ৰতিষ্ঠানসমূহৰ প্ৰচেষ্টাই এখন শক্তিশালী, স্বাস্থ্যৱান আৰু নিচামুক্ত ভাৰত গঢ়াৰ ক্ষেত্ৰত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছে বুলি উপৰাষ্ট্ৰপতিগৰাকীয়ে উল্লেখ কৰে। তেওঁ লগতে এই ক্ষেত্ৰত সজাগতাৰ প্ৰসাৰৰ লগতে মাদক দ্ৰব্যৰ পৰা মুক্ত হোৱাত সহায় কৰা যুৱচামক সুস্বাস্থ্য আৰু নিৰ্দিষ্ট লক্ষ্যৰ প্ৰতি অনুপ্ৰাণিত কৰাৰ বাবে সকলোকে একত্ৰিত হবলৈ আহ্বান জনায়। কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে মাদক দ্ৰব্যৰ বিৰুদ্ধে যুঁজ দি অহাসকলৰ প্ৰচেষ্টাৰ প্ৰশংসা কৰে। এই দিৱস উপলক্ষে দিয়া এটা বাৰ্তাত শ্ৰীশ্বাহে ভাৰতে মাদক দ্ৰব্যৰ অপব্যৱহাৰৰ দৰে গোলকীয় প্ৰত্যাহ্বানৰ বিৰুদ্ধে এখন শক্তিশালী যুঁজ দি আহিছে বুলি উল্লেখ কৰে। দেশৰ জনসাধাৰণৰ অংশগ্ৰহণেৰে নিচামুক্ত ভাৰত অভিযান দেশজুৰি এটা গণ আন্দোলনৰ ৰূপ লৈছে বুলি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি প্ৰকাশ কৰিছে। সামাজিক ন্যায় আৰু সবলীকৰণ মন্ত্ৰালয়ৰ ৰাজ্যমন্ত্ৰী বি এল বাৰ্মাই ড্ৰাগছমুক্ত ভাৰত নিৰ্মাণৰ গুৰুত্ব সম্পৰ্কে লিখা লেখনি প্ৰকাশ কৰি প্ৰধানমন্ত্ৰীগৰাকীয়ে এইদৰে কয়। সামাজিক মাধ্যমযোগে প্ৰকাশ কৰা এই বাৰ্তাত প্ৰধানমন্ত্ৰীগৰাকীয়ে সকলো জনসাধাৰণক ড্ৰাগছমুক্ত ভাৰত আৰু বিকশিত ভাৰত নিৰ্মাণত সহযোগিতা আগবঢ়াবলৈ আহ্বান জনায়। লেখনিটোত শ্ৰীবাৰ্মাই উল্লেখ কৰে যে যুৱ প্ৰজন্মৰ ভৱিষ্যত আৰু দেশৰ প্ৰগতিত হেঙাৰ হিচাপে থিয় দিয়া ড্ৰাগছক চৰকাৰে জৰুৰী বিষয় হিচাপে গ্ৰহণ কৰিছে। মন্ত্ৰীগৰাকীয়ে লগতে সকলো জনসাধাৰণকে, বিশেষকৈ যুৱ প্ৰজন্মক নিচামুক্ত ভাৰত অভিযানৰ অংশ ল'বলৈ আহ্বান জনায়। সকলোৰে সহযোগত এই অভিযান এটি গণ আন্দোলনৰ ৰূপ লৈ ড্ৰাগছমুক্ত ভাৰত গঢ়াৰ লগতে এখন উন্নত ভাৰত গঢ় লৈ উঠিব বুলি মন্ত্ৰীগৰাকীয়ে প্ৰকাশ কৰে। এই পদক্ষেপে বিকশিত ভাৰতৰ সপোন গঢ়াত শক্তিশালী ভেটি হিচাপে কাম কৰিব বুলিও মন্ত্ৰীগৰাকীয়ে উল্লেখ কৰে। কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে আজি ড্ৰাগছৰ বিৰুদ্ধে ঐক্যবদ্ধভাৱে যুদ্ধৰ আহ্বান জনাই কয় যে ড্ৰাগছৰ আতংকই ৰাষ্ট্ৰৰ নিৰাপত্তা, সামাজিক স্থিতিশীলতা, অৰ্থনৈতিক বিকাশ তথা যুৱক যুৱতী আৰু দেশৰ ভৱিষ্যতৰ প্ৰতি ভাবুকি কঢ়িয়াই আনিছে। শ্ৰীশ্বাহে ড্ৰাগছ বিৰোধী এই যুঁজত যুৱক যুৱতী আৰু আই মাতৃসকলক একগোট হৈ যুঁজ দিবলৈ আহ্বান জনাইছে। ড্ৰাগছৰ সৰবৰাহৰ বিৰুদ্ধে চৰকাৰৰ অবিৰত অভিযান চলি আছে বুলি দিল্লীত অনুষ্ঠিত নাৰ্কো কোঅৰ্ডিনেচন চেণ্টাৰৰ দশম শীৰ্ষ পৰ্যায়ৰ বৈঠকত শ্ৰীশ্বাহে জানিবলৈ দিয়ে। ড্ৰাগছ অপৰাধৰ সৈতে জড়িত তথ্য শীঘ্ৰে প্ৰশাসনক অৱগত কৰোৱাৰ বাবে মাদক দ্ৰব্য নিয়ন্ত্ৰণ ব্যুৰ বিভিন্ন অনলাইন পৰ্টেল মুকলি কৰিছে বুলি শ্ৰীশ্বাহে সদৰি কৰে। আৰক্ষীৰ সঞ্চালক প্ৰধান আৰু মুখ্য সচিবসকলক এই পৰ্টেলত ৰুজু হোৱা গোচৰৰ সবিশেষ নিৰ্দিষ্ট সময়সীমাৰ ভিতৰত সমাধান কৰিবলৈ আহ্বান জনায়। শ্ৰীশ্বাহে কয় যে সময়মতে তথ্যসমূহ নিৰীক্ষণ কৰিলে ড্ৰাগছ সৰবৰাহৰ বিৰুদ্ধে চলোৱা অভিযান শক্তিশালী হৈ উঠিব। মাদক দ্ৰব্য নিয়ন্ত্ৰণ ব্যুৰৰ উদ্যোগত অনুষ্ঠিত এই বৈঠকত শ্ৰীশ্বাহে বৈঠকত ড্ৰাগছমুক্ত ভাৰতৰ লক্ষ্যত উপনীত হ'বৰ বাবে বিশেষ পৰিকাঠামো প্ৰস্তুত কৰাৰ লগতে মাদক দ্ৰব্য নিয়ন্ত্ৰণৰ নথিপত্ৰ 2026-29 উন্মোচন কৰে। বাণিজ্য আৰু উদ্যোগ মন্ত্ৰী পীয়ুষ গোৱেলক লণ্ডনত অনুষ্ঠিত হোৱা বাৰ্ষিক ব্ৰিটেইন ভাৰত বঁটা 2026 প্ৰদান কৰা হয়। ব্ৰিটেইন আৰু ভাৰতৰ সম্পৰ্কক উন্নত কৰাৰ ক্ষেত্ৰত বিশেষ নেতৃত্ব বহন কৰাৰ বাবে এই বঁটা তেওঁক প্ৰদান কৰা হয়। সামাজিক মাধ্যমৰ এটা বাৰ্তাত শ্ৰীগোৱেলে এই কথা প্ৰকাশ কৰে। এই অংশীদাৰিত্ব সমৃদ্ধ কৰি ৰখাৰ ক্ষেত্ৰত আগবঢ়োৱা অৱদানৰ বাবে শ্ৰীগোৱেলে তেওঁৰ সকলো সতীৰ্থ বঁটাপ্ৰাপকক অভিনন্দন জনায়। শ্ৰীগোৱেলে কয় যে জুলাই মাহৰ 15 তাৰিখৰ পৰা কাৰ্যকৰী হ'বলগীয়া ভাৰত ব্ৰিটেইনৰ বিস্তৃত অৰ্থনৈতিক আৰু বাণিজ্য চুক্তিখন ব্ৰিটিছ সংসদীয় ইতিহাসত আটাইতকৈ কম সময়ৰ ভিতৰতে কাৰ্যকৰী হোৱা এখন বাণিজ্য চুক্তি। কলকাতাৰ তাৰাতালাত সংঘটিত নিৰ্মীয়মান অট্টালিকা ভাগি পৰাৰ ফলত মৃত্যু হোৱা লোকৰ সংখ্যা 15 জনলৈ বৃদ্ধি পাইছে। আহতসকলৰ কলকাতা

0: এছ এছ কে এম হস্পিতালত চিকিৎসাধীন হৈ আছে। বৰ্তমানলৈ উদ্ধাৰ অভিযান অব্যাহত আছে। এই ঘটনাত অভিযুক্ত কৰি পুলিচে এগৰাকী চৰকাৰী বিষয়াৰ লগতে ছজন লোকক গ্ৰেপ্তাৰ কৰিছে। ৰাজ্য চৰকাৰে এই ঘটনাৰ তদন্তৰ বাবে বিশেষ তদন্তকাৰী গোট গঠন কৰি দিছে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে নিকটসকলৰ নিকট আত্মীয়লৈ 2 লাখ টকাৰ এককালীন সাহায্য ঘোষণা কৰাৰ লগতে আহতসকলৰ বাবে 50,000 টকাকৈ ঘোষণা কৰিছে। মুখ্যমন্ত্ৰী শুভেন্দু অধিকাৰীয়েও নিহতসকলৰ পৰিয়ালবৰ্গলৈ 10 লাখ টকাকৈ আৰু আহতসকলৰ বাবে 1 লাখ টকাৰ সাহায্য ঘোষণা কৰিছে। কেন্দ্ৰীয় শিক্ষামন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানে আজি ভূটানৰ শিক্ষামন্ত্ৰী ইজাংদি থাপাক সাক্ষাৎ কৰে। সামাজিক মাধ্যমৰ এটা বাৰ্তাত শ্ৰীপ্ৰধানে কয় যে ভূটানৰ শিক্ষামন্ত্ৰীগৰাকীৰ সৈতে শিক্ষকসকলৰ প্ৰশিক্ষণ, দক্ষতা, কৰ্মযোগ্যতা, ডিজিটেল শিক্ষা আৰু কৃত্ৰিম বুদ্ধিমত্তা, বহনক্ষম পৰ্যটন, পৰম্পৰাগত চিকিৎসা আৰু সৰ্বাংগীন উন্নয়ন আদি বিভিন্ন বিষয়ত আলোচনা কৰা হয়। মন্ত্ৰীগৰাকীয়ে লগতে কয় যে দুয়ো দেশৰ মাজত শিক্ষা, উদ্ভাৱন আৰু বিকাশ যথেষ্ট সম্ভাৱনা আছে। তেওঁ কয় যে ভাৰত ভূটানৰ কৌশলগত অংশীদাৰিত্ব বৃদ্ধি পাইছে আৰু শিক্ষা, দক্ষতা আৰু জ্ঞানৰ অংশীদাৰিত্ব দুয়োখন দেশৰ সহযোগিতাত গুৰুত্ব আৰোপ কৰা হৈছে। জাপানৰ প্ৰধানমন্ত্ৰী ছানে তাকাইছিয়ে ষষ্ঠদশ ভাৰত জাপান বাৰ্ষিক সন্মিলনত অংশ ল'বলৈ 1 জুলাইৰ পৰা 3 জুলাইলৈ নতুন দিল্লী ভ্ৰমণ কৰিব। বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ে প্ৰকাশ কৰা অনুসৰি সন্মিলনখনে দুয়োপক্ষৰ বাবে দ্বিপাক্ষিক সহযোগিতাৰ পৰ্যালোচনা আৰু শক্তিশালী কৰাৰ লগতে পাৰস্পৰিক স্বাৰ্থৰ আঞ্চলিক আৰু বৈশ্বিক বিষয়সমূহত মত বিনিময় কৰাৰ সুযোগ প্ৰদান কৰিব। এয়া হ'ব জাপানৰ প্ৰধানমন্ত্ৰী তাকাইছিৰ প্ৰথমটো ভাৰত ভ্ৰমণ। যোৱা বছৰ আগষ্টত অনুষ্ঠিত হোৱা 5ম ভাৰত জাপান বাৰ্ষিক সন্মিলনৰ বাবে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী টকিঅ' ভ্ৰমণ কৰিছিল। বৈদেশিক পৰিক্ৰমা মন্ত্ৰী ডঃ এছ জয়শংকৰে চলিত মাহৰ 24 আৰু 25 তাৰিখে দক্ষিণ কোৰিয়া ভ্ৰমণ কৰিছিল। এই ভ্ৰমণকালত মন্ত্ৰীগৰাকীয়ে কোৰিয়াৰ বৈদেশিক মন্ত্ৰী চু হিউনৰ সৈতে দ্বিপাক্ষিক সম্পৰ্ক শক্তিশালী কৰাৰ বাবে বিস্তৃত আলোচনাত অংশ লয়। দুয়োগৰাকী নেতাই বাণিজ্য, বিনিয়োগ, বিত্তীয় সহযোগিতা, জাহাজ নিৰ্মাণ, প্ৰতিৰক্ষা আৰু নিৰাপত্তা, নৱপ্ৰযুক্তি, ষ্টাৰ্টআপ, শিক্ষা, সংস্কৃতিকে ধৰি জনসাধাৰণৰ আদান প্ৰদান আদি কেইবাটাও গুৰুত্বপূৰ্ণ বিষয়ত সহযোগিতাৰ পৰ্যালোচনা কৰে। তেওঁলোকে আঞ্চলিক আৰু বৈশ্বিক উন্নয়নৰ বিষয়তো মত বিনিময় কৰে। জাৰ্মানীত অনুষ্ঠিত শ্বুটিঙৰ আই এছ এছ এফ জুনিয়ৰ ৱৰ্ল্ড চেম্পিয়নশ্বিপৰ পিষ্টল আৰু ৰাইফল ইভেণ্টত আকৰ্ষণীয় প্ৰদৰ্শনৰ জৰিয়তে ভাৰতীয় শ্বুটাৰসকলে 7টা স্বৰ্ণপদক লাভ কৰি পদক তালিকাৰ শীৰ্ষস্থান দখল কৰিছে। প্ৰতিযোগিতাত ভাৰতে সৰ্বমুঠ 24টা পদক লাভ কৰিছে, তাৰ ভিতৰত 7টা স্বৰ্ণ, 8টা ৰূপ আৰু 9টা ব্ৰঞ্জৰ পদক। চেজেল কাম্বলে মহিলাৰ 10 মিটাৰ এয়াৰ পিষ্টলৰ স্বৰ্ণ আৰু হিমাংশীয়ে ব্ৰঞ্জৰ পদক লাভ কৰি প্ৰতিযোগিতাত ভাৰতৰ অভিযান আৰম্ভ কৰে। তাৰ পিছতে চেজেল, বংশিকা আৰু নব্যা বিষ্ণেই দলীয় ইভেণ্টত স্বৰ্ণপদক লাভ কৰে। সমীৰে পুৰুষৰ 25 মিটাৰ ৰেপিড ফায়াৰ পিষ্টল ইভেণ্টত সোণৰ পদক লাভ কৰাৰ লগতে পুৰুষৰ 50 মিটাৰ ৰাইফল থ্ৰী পজিচন প্ৰতিযোগিতাত ৰোহিত কানিয়ান বিজয়ী হয়। ভাৰতীয় শ্বাটলাৰ ৰৌণক চৌহানে আজি ফুলাৰ্টনত ইউ এছ অপেন বেডমিণ্টন প্ৰতিযোগিতাত অঘটন ঘটাইছে। তেওঁ বিশ্বৰ ষষ্ঠ স্থানৰ আৰু চীনা টাইপেৰ পুৰুষৰ শীৰ্ষস্থানপ্ৰাপ্ত চৌ টিয়ান চেনক পোনপটীয়া 21-17, 26-24 গেমত পৰাস্ত কৰি প্ৰতিযোগিতাৰ কোৱাৰ্টাৰ ফাইনেলত উপনীত হৈছে। বাতৰি শেষ কৰাৰ পূৰ্বে প্ৰধান বাতৰিসমূহ আকৌ এবাৰ পঢ়ি দিছো। উপৰাষ্ট্ৰপতি চি পি ৰাধাকৃষ্ণনে কাইলৈ দুদিনীয়া ভ্ৰমণসূচীৰে কৰ্ণাটকলৈ যাব। দেশৰ জনসাধাৰণৰ অংশগ্ৰহণেৰে নিচামুক্ত ভাৰত অভিযানে দেশজুৰি এটা গণ আন্দোলনৰ ৰূপ লৈছে বুলি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে প্ৰকাশ কৰিছে। বাণিজ্য আৰু উদ্যোগ মন্ত্ৰী পীয়ুষ গোৱেলক লণ্ডনত বাৰ্ষিক ব্ৰিটেইন ভাৰত বঁটা 2026 প্ৰদান কৰা হয়। কলকাতাৰ তাৰাতালত সংঘটিত নিৰ্মীয়মান অট্টালিকা ভাগি পৰাৰ ফলত মৃত্যু হোৱা লোকৰ সংখ্যা 15 জনলৈ বৃদ্ধি পাইছে আৰু জাৰ্মানীত অনুষ্ঠিত আই এছ এছ এফ জুনিয়ৰ চেম্পিয়নশ্বিপত পিষ্টল আৰু ৰাইফল ইভেণ্টত ভাৰতীয় শ্বুটাৰসকলে তালিকাৰ শীৰ্ষস্থান দখল কৰিছে। আমাৰ এতিয়াৰ বাতৰি ইমানেই। পৰৱৰ্তী মুখ্য বাতৰি নিশা 8 বজাত শুনিবলৈ পাব।
1: প্ৰিয় শ্ৰোতা, বাতৰিৰ পাছতে পুনৰ উভতি আহিছো যুৱবাণীৰ অনুষ্ঠানৰ মাজলৈ। আমাৰ অনুষ্ঠান প্ৰচাৰিত হৈছে মিডিয়াম ৱেভৰ 299.9 মিটাৰত, 1035 কিলোহাৰ্জ আৰু ডি আৰ এম ফ্ৰিকুৱেঞ্চিৰ 1026 কিলোহাৰ্জত আকাশবাণী গুৱাহাটীৰ প্ৰাগজ্যোতিষপুৰৰ পৰা। প্ৰিয় শ্ৰোতা, এইবাৰ আগবঢ়াবলৈ লৈছো ন প্ৰতিভা অনুষ্ঠানটি। আজিৰ অনুষ্ঠানটিত উপস্থিত থাকিব অতিথি হিচাপে নৱপ্ৰজন্মৰ উদীয়মান অভিনেতা অনুজ দত্ত। অনুষ্ঠানটিৰ আঁত ধৰিব ভাস্কৰ শইকীয়াই, প্ৰযোজনা ইন্দ্ৰজিৎ দাসৰ।
2: নমস্কাৰ প্ৰিয় শ্ৰোতা, ন প্ৰতিভাৰ এটা নতুন খণ্ডৰ সৈতে ষ্টুডিঅ'ত মই ভাস্কৰ। প্ৰতিগৰাকী শ্ৰোতাক আমি আন্তৰিক আদৰণি জনাইছো।

0: আমাৰ এই অনুষ্ঠানৰ মাজলৈ। প্ৰিয় শ্ৰোতা, আমি প্ৰতিটো খণ্ডতে একো একোগৰাকী বিভিন্ন ক্ষেত্ৰত দক্ষতা থকা নতুন প্ৰজন্মৰ প্ৰতিনিধিক আমি এই মঞ্চলৈ আনিব বিচাৰোঁ। আমি তেখেতসকলৰ সৈতে তেখেতৰ দক্ষতাৰ বিষয়ে আপোনালোকক জনাব বিচাৰোঁ। আজিও ঠিক একেদৰেই আমাৰ সৈতে এগৰাকী অতিথি এই মুহূৰ্তত উপস্থিত আছে। আমি অতিথিগৰাকীৰ সৈতে চিনাকি হ'ম, কিন্তু তাৰ প্ৰথমতেই মই অকণমান অতিথিগৰাকীৰ বিষয়ে আপোনালোকক জনাই থ'ব বিচাৰিছোঁ। আজিৰ অতিথিগৰাকী কটন বিশ্ববিদ্যালয়ৰ এগৰাকী ছাত্ৰ। আজিৰ অতিথিগৰাকীয়ে বিভিন্ন ক্ষেত্ৰত বিভিন্ন ধৰণে, বিশেষকৈ অভিনয় কলাটোৰ সৈতে তেওঁ বিশেষভাৱে জড়িত। বিভিন্ন মঞ্চত তেওঁ নাট প্ৰদৰ্শনৰ লগতে বিভিন্ন ধৰণৰ যিসমূহ নাটকৰ প্ৰতিযোগিতা, সেই প্ৰতিযোগিতাসমূহত তেওঁ অংশগ্ৰহণ কৰি ক্ৰমাগতভাৱে তেওঁ সফলতা লাভ কৰিবলৈ সক্ষম হৈছে। প্ৰিয় শ্ৰোতা, এই মুহূৰ্তত আপোনালোকৰ সৈতে চিনাকি কৰি দিবলৈ ওলাইছো, এয়া আমাৰ সৈতে উপস্থিত আছে আজিৰ অতিথি অনুজ দত্ত। অনুজ, তোমাক আন্তৰিক আদৰণি জনাইছো অনুষ্ঠানৰ মাজলৈ।
1: ধন্যবাদ ভাস্কৰদা, পোনপ্ৰথমতে বহুত বহুত ধন্যবাদ এই অল ইণ্ডিয়া ৰেডিঅ'লৈ আদৰণি জনোৱাৰ বাবে। আচলতে সৰুৰে পৰা এটা সপোন আছিলে আকাশবাণী গুৱাহাটীৰ উপস্থিত থকাৰ, আজি এই সপোনকণ আপোনাৰ বাবেই হয়তো সম্ভৱ হৈ উঠিছে।
0: আমি এই অনুষ্ঠানৰ জৰিয়তে তোমাৰ যি দক্ষতা, অভিনয় কলাত তুমি যি দক্ষতা দেখুৱাবলৈ সক্ষম হৈছা, সেই দক্ষতাৰ বিষয়ে অকণমান কথা পাতিম। তাৰ সমান্তৰালভাৱে এই ক্ষেত্ৰত তোমাৰ যি অভিজ্ঞতা, সেই অভিজ্ঞতাৰ বিষয়ে আমি শ্ৰোতাসকলক জনাবলৈ চেষ্টা কৰিম। আৰু লগে লগে তোমাৰ যিটো একাডেমিক কেৰিয়াৰ, সেই বিষয়ে আমি কিছু কথা পাতিম। মই প্ৰথমে তোমাৰ সম্পূৰ্ণ পৰিচয়টো শ্ৰোতাসকলক জনাব বিচাৰিছোঁ।
1: নমস্কাৰ, মই বৰ্তমান কটন বিশ্ববিদ্যালয়ৰ স্নাতকোত্তৰ চতুৰ্থ মহলাৰ এজন ছাত্ৰ আৰু মোৰ ঘৰ ধেমাজিত। মোৰ দেউতাৰ নাম দেৱকুমাৰ দত্ত আৰু মাৰ নাম হৈছে মৃদুলা বৰা দত্ত।
0: এতিয়া কথাটো হ'ল যে বিশেষকৈ মই পুনৰবাৰ কৈছোঁ, তুমি অভিনয় কলাটোৰ সৈতে সুন্দৰকৈ জড়িত। এতিয়া তোমাৰ যাত্ৰাটোৰ পৰা আৰম্ভ কৰোঁ, কেনেকৈ তুমি অভিনয় আৰম্ভ কৰিছিলা বা এতিয়া কেনেধৰণে চলি আছে গোটেই যাত্ৰাটোৰ বিষয়ে অকণমান কোৱাচোন।
1: আচলতে ক'বলৈ গ'লে মই এক্সিডেণ্টেল এক্টৰহে। মই সৰুৰে পৰা বহুত বেছি অভিনয়ৰ লগত জড়িত নাছিলোঁ। সৰুতে যদিও ভেকচন প্ৰতিযোগিতাত দুই এখনত অংশগ্ৰহণ কৰিছিলোঁ স্কুলৰ ভেকচন প্ৰতিযোগিতাত, তথাপিও ইমান এক্টিভভাৱে অভিনয়ৰ লগত জড়িত হোৱা নাছিলোঁ বা হ'ম বুলি কেতিয়াও চাগে ভবাও নাছিলোঁ। অভিনয়ৰ প্ৰতি অনুৰাগ আছিলে। 2013-14 মানত আমি প্ৰাঞ্জল বুঢ়াগোহাঁই ছাৰৰ তত্বাৱধানত দাদাহঁতৰ নাটক এখন কৰিছিলে হাইস্কুলত। সেইখন চাই পিনি আমি মই নাটকৰ প্ৰতি আসক্তি অনুভৱ কৰিছিলোঁ। তেতিয়া কৰিবলৈ খুব মনো গৈছিলে, অৱশ্যে সিমানখিনি অপৰচুনিটি পোৱা নাছিলোঁ। ইনো ধেমাজিত আমাৰ ইমান নাটকৰ পৰিৱেশটো ইমান নাছিলে। তাৰপিছত ৰামানুজন গ'লোঁ, ৰামানুজনততো দুবছৰ পঢ়িয়ে গ'ল। তাৰপিছত ৰিজাল্ট যেতিয়া দিলে, মই কটনত যেতিয়া ছিট পালোঁ, তেতিয়া মই হোৱা নাছিলোঁ একচুৱেলি মই এক্টৰ হ'ম বুলি। ভাৰ্চিটৈকৰ সময় আহিলে, ভাৰ্চিটৈকৰ সময়ত আৰ কে বি হোষ্টেলত আছিলোঁ কটনৰ। আৰ কে বি হোষ্টেলত মানে নাটকৰ পৰিৱেশটো অলপ বেলেগ ধৰণৰ। মই যেতিয়া 2021 চনত কটনত সোমাইছোঁ, সকলোৱে যেতিয়া ভাৰ্চিটৈকৰ অংক মানে বেষ্ট হোষ্টেল কেনেকৈ হ'ব, কি হ'ব, সেনেকৈ যেতিয়া হিচাপ কৰি থাকে, তেতিয়া নাটকত চবেই জিৰ' বুলিয়ে ধৰে। মই যিখন আৰ কে বিত সোমাইছোঁ 2018 চনত, আৰ কে বিয়ে হয়তো লাষ্টবাৰৰ বাবে, প্ৰথম আৰু শেষবাৰৰ বাবে চাগে নাটকত প্ৰাইজ পাইছিলে। ছেকেণ্ড লুইতৰ পানী জাবি বৈ কৰিছিলে। তাৰপিছৰ পৰা আৰ কে বিয়ে নাটকত প্ৰাইজ নাপায়, আৰু আৰ কে বি আৱাসীসকলে কেতিয়াও নাভাবেও যে নাটকতো প্ৰাইজ পাব পাৰি। ঠিক তেনেকুৱা টাইমতে মই আৰ কে বিত সোমাইছিলোঁ, ৰজনীকান্ত বৰদলৈ ছাত্ৰাবাসত 2021 চনত। নাটকৰ কাৰণে তেতিয়া অডিশ্যন চলি আছিলে। মোক কৈছিলে যে তই এই কালচাৰেল ৰেলীৰ কাৰণে বাঁহ কাটি থাক। মই আছিলোঁ বাঁহ কাটি। তেতিয়া আৰু হঠাৎ আমাৰ যোগ্যজ্যোতি সোণোৱাল বুলি দাদা এজন আছিলে, তেখেতো অভিনয়ৰ লগত জড়িত। তেখেতে মোক বাঁহ কাটি থকা দেখা পালে, তাৰপিছত আহি পেলাই ঐ তই আছোন বুলি ক'লে। মই গ'লোঁ, গৈ পেলাই মোক নাটকৰ ডাইলগ টাউন মাতিবলৈ দিলে। অৱশ্যে মই সৰুৰে পৰা যথেষ্টখিনি চিনেমা চোৱা এনেকুৱা ধৰণৰ, গতিকে মই মোৰ মডুলেশ্যনটো ভাল আছিলে, ওপৰত মোৰ ভইচটো অলপমান ভাল আছিলে আৰু তেতিয়া। চ' সেইটো কাৰণে মোক, বাকীখিনিও ইমান নাটকৰ লগত জড়িত নাছিলে, গতিকে ময়ে চান্সটো পালোঁ, মই কৰিলোঁ।
0: প্ৰথম নাটক কোনখন আছিলে?
1: প্ৰথম নাটক সেইখন নাটকখন আছিলে চাৰিআলিত এটা প্ৰশ্ন বোধ।
0: খুব ধুনীয়া নাটক,
1: খুব ধুনীয়া নাটক।
0: নৱজ্যোতি বৰাৰ
1: ছাৰ, তেখেতৰ নাটক। আৰু আমি একো নাপালোঁ বাৰু এক্সপেক্টেড। আৰ কে বি বাসিন্দাসকল আকৌ নিজৰ যিটো আগৰ যিটো অৱস্থা, সেই আগৰ অৱস্থাটোতে থাকিলে। নাপালোঁ, বেয়া লাগিলে। পিছৰ বছৰ আকৌ চেষ্টা কৰিছিলোঁ, পিছৰ বছৰতো আমি নাপালোঁ। পিছৰ আমি দ্বিতীয় সেই বছৰ আমাক কৰাইছিলে ভাৰ্গৱ দাদাই, আৰু অবিনাশ দাদা আহিছিলে আমাৰ জিঅ'ৰ পৰা, ধুনু দাদা বুলি সকলোৱে জানে। অবিনাশ দাদাই আহি পিনি কৈছিলে তুমি বৰ ধুনীয়া কৰিছা, কিন্তু মই গম নাপাওঁ মই কি কৰি আছোঁ। মই জাষ্ট নৰ্মেলি ডাইলগকেইটাহে মাতি আছিলোঁ।

0: প্ৰশান্তই কৰিছিলে মোৰ লগৰ প্ৰশান্ত শৰ্মা, সি ইছাত কেৰেক্টাৰটো কৰিছিলে আৰু মই দাদু কেৰেক্টাৰটো কৰিছিলোঁ।
1: এতিয়া আমি নাটকৰ যাত্ৰাটোৰ বিষয়ে তোমাৰ কথা পাতি গৈছোঁ, কিন্তু এতিয়া আটাইতকৈ ডাঙৰ কথাটো হ'ল যে ৰজনীকান্ত বৰদলৈ ছাত্ৰাবাসতে তোমাৰ নাটকৰ যিটো দক্ষতা সেই দক্ষতাটো সীমাবদ্ধ হৈ থকা নাই। এতিয়া বিভিন্ন ধৰণৰ শেহতীয়াকৈ যিসমূহ প্ৰতিযোগিতা, সেই প্ৰতিযোগিতাসমূহতো তোমালোকে অংশগ্ৰহণ কৰিছা আৰু তোমালোকৰ দলটোৱে যথেষ্ট সফলতা অৰ্জন কৰিবলৈ সক্ষম হৈছে। মই অকণমান আৰ কে বিৰ পৰা বাহিৰলৈ ওলাই নাটকৰ কথাখিনি পাতিব বিচাৰিছোঁ।
0: আচলতে আৰ কে বিৰ পৰাহে মোৰ নাটকৰ আৰম্ভণি, গতিকে আৰ কে বি পটককৈ বাহিৰলৈ ওলাব নোৱাৰি। এইখিনি সময়তে যেতিয়া আমি দ্বিতীয়খন নাটক কৰিলোঁ, আমাক জোনাকংকন দাদাই শিকাইছিলে, জোনাকংকন ভূঞা দাদা, তেখেতে শিকাইছিলে আমাক। মোৰ কেৰেক্টাৰটো ভোলা আছিলে, ভোলা নামৰ কেৰেক্টাৰ এটা কৈছিলোঁ। নাটকখনৰ নাম আছিলে সোণালী সূতাৰ জৰী,
1: সোণালী সূতাৰ জৰী,
0: নৱচাৰুৰে এখন নাটক। সেইখন নাটকৰ কাহিনীটো হ'ল যে আমাৰ নাটক কৰিছে তেতিয়া ৰাতিপুৱা প্ৰায় 5টামান বজাত। আমাৰ যিগৰাকী আৰু এগৰাকী এক্ট্ৰেছ আছিলে তেখেতৰ মাত ভাগি থাকিলে, তাৰপিছত আমিও যথেষ্টখিনি ভুল কৰিলোঁ, সেইবাৰো আমি নাটকত জিৰোৱে পালোঁ। গতিকে আৰ কে বি ৰাইজৰ যিটো দৃঢ় বিশ্বাস যে নাটকত জিৰোৱে পায়, সেইটো আকৌ এবছৰ কণ্টিনিউ হ'ল। তাৰপিছত লাহে লাহে অনুভৱ হ'ল যে আচলতে মই অলপ আনলাকি যেন অনুভৱ হ'ল, গতিকে সিদ্ধান্ত ল'লোঁ যে নেক্সট বছৰ নাটক নকৰোঁ। সেই সোণালী সূতাৰ জৰী শেষ হোৱাৰ পিছতেই আমাৰ হৃদয়দ্বীপ গগৈ আৰু তুহিন কন্যা বৰাই এটা নাটকৰ দল খুলিছিলে কটনত, কটনিয়ান নাট্য সমাজ। তেওঁলোকে কেথাৰ্চিছ নামৰ এটা অনুষ্ঠান আয়োজন কৰিছিলে য'ত প্ৰত্যেক বছৰে বিভিন্ন বিভিন্ন নাটক প্ৰদৰ্শন হয়, তেওঁলোকে নিজে লিখা, কটনিয়ানে নিজে লিখা, কটনিয়ানে নিজে এক্টিং কৰা। মই বাৰু প্ৰথম অৱস্থাত ইমান জড়িত নাছিলোঁ, কাৰণ মই প্ৰথম অৱস্থাত যেতিয়া ইমান বিফলতা দেখিলোঁ মই তেতিয়া নিজকে নাটকৰ মানুহ বুলি ভবাই নাই আৰু, মই নিজকে এইবিলাকৰ পৰা দূৰত ৰাখোঁ। হঠাৎ এদিন কথা বিষম বুলি এখন নাটক আছিলে হৃদয়দ্বীপ গগৈ, সেই নাটকখনত যোগ্যজ্যোতি সোণোৱালক এটা কেৰেক্টাৰ কৰিবলৈ মাতিছিলে। তেওঁলোকে তেজপুৰৰ বান থিয়েটাৰত কৰিম বুলি কৈছিলে, সেই বান থিয়েটাৰৰ কাৰণে তেওঁলোকে প্ৰেক্টিছ কৰি আছিলে আৰু সেইদিনাখনি সৌভাগ্যবশতঃ মই যোগ্যতাৰ লগত নাটক চাবলৈ, নাটকৰ প্ৰেক্টিছ চাবলৈ গুচি গ'লোঁ। সৌভাগ্যবশতঃ বুলি ক'ব লাগিব, কাৰণ এইটোৰ পৰাহে মোৰ আচলতে জাৰ্ণিটো আৰম্ভ হৈছিলে। যোগ্যতাই দুটামান ডাইলগ মাতিলে, তাৰপিছত মোক ক'লে এই কেৰেক্টাৰটো তয়ে কৰি দে নহ'লে। মই বোলো হ'ব চেষ্টা কৰি চাম বুলি ডাইলগকেইটা পঢ়িলোঁ অলপ। সেইদিনাখনি মোক হৃদয়দ্বীপ গগৈ ক'লে তুমি কবি কেৰেক্টাৰটো কৰিব লাগিব। বোলো ঠিক আছে কৰিম। কবি কেৰেক্টাৰটো মানে বৰ বেছি ডাইলগো নাছিলে, গতিকে আৰু সেইটো মানে এটা প্ৰকাৰে কমিক কেৰেক্টাৰ আৰু মই কমিক কেৰেক্টাৰত অলপমান মোৰ ভাগৰ বেছি পাৰদৰ্শিতা আছে বুলি মানে মোৰ অনুভৱ হয় আৰু। মই কবি কেৰেক্টাৰটোৰ কাৰণে সেইদিনাখনি ৰাতি পঢ়ি গৈছোঁ স্ক্ৰিপ্টখন। পিছদিনাখনি গৈ পিনি প্ৰেক্টিছত পাইছোঁগৈ, হৃদয়দ্বীপ গগৈ কৈছে তুমি আচলতে কবিটো নহয়, তুমি উগ্ৰটো কৰিব লাগিব। উগ্ৰটো গোটেই নাটকখনৰ মেইন কেৰেক্টাৰ, আৰম্ভণিৰ পৰা শেষলৈকে উগ্ৰ কেৰেক্টাৰটো মঞ্চতেই থাকে। তুমি ডাঙৰ দায়িত্বভাৰ এটা গোটাইছা, তুমি তুমি পাৰিবা। হৃদয়দ্বীপ গগৈ সেইখন নাটকৰ ডাইৰেক্টৰ আছিলে, লগতে ৰচনাও তেওঁৰে হয়। তাৰপিছত খুব বেছি 3-4 দিনমান মই উগ্ৰ কেৰেক্টাৰটো কৰিছোঁ। বান থিয়েটাৰ গৈ পাওঁ মানে মোৰ ডাইলগ মুখস্থ কমপ্লিটলি হৈছে নে নাই মোৰ সেইটোৱে বিশ্বাস নাই মানে। দেন আমি যেতিয়া কৰিলোঁ আৰু সেইদিনাখনি সঁচাকৈ অলপমান মেজিকেল হ'ল, যথেষ্ট প্ৰাণ পাই উঠিলে নাটকখনে আৰু দৰ্শকে আমাৰ নাটকখন খুব ভাল পালে। কথা বিষমখন নৰ্মেল যিটো স্ক্ৰিপ্টটো, স্ক্ৰিপ্টটোৱে বহুত ধুনীয়া আৰু সেইখন আমি বহুত ধুনীয়াকৈ কৰিলোঁ। পৰিণা আছিলে, পৰিণা, পৰিণান্ধি, জিমা চুলদানা, কৌশিক কিশোৰ হাজৰিকা, তুহিন কন্যা বৰা, আমাৰ প্ৰাঞ্জল প্ৰতিম মহন্ত দাদাই ৰজা কেৰেক্টাৰটো কৰিছিলে সেই বান থিয়েটাৰত। চ' সেইদিনাখনি আমাৰ নাটক যথেষ্ট ভাল হৈছিলে, আমি খুব সম্ভৱ দ্বিতীয় শ্ৰেষ্ঠ দল নতুবা তৃতীয় শ্ৰেষ্ঠ দল পাবলৈ সক্ষম হৈছিলোঁ আৰু ইণ্ডিভিজুৱেলি পৰিণা আৰু কৌশিকে পুৰস্কাৰ পাবলৈ সক্ষম হৈছিলে। ঠিক তেনেদৰে মোৰ নাটকৰ যিটো প্ৰথম সফলতা, সফলতাটো পাইছোঁ আৰু। তাৰপিছত আৰ কে বি নাটকটো অলৰেডি নকৰোঁ বুলি সংকল্প ল'লোৱেই, কাৰণ মইতো আনলাকি বুলি মই নিজকে ভাবিলোঁ। গতিকে তৃতীয় বছৰ আমাৰ আৰ কে বি হোষ্টেলে কৰিলে পৰিত্যক্ত পৃষ্ঠা কৰিবলৈ লৈছিলে, কিন্তু দুৰ্ভাগ্যবশতঃ নাটকখন মঞ্চস্থ কৰা নহ'ল। সেইবছৰ আমাৰ বিভিন্ন অসুবিধাবশতঃ আমি নাটকখন মঞ্চস্থ কৰিবগৈ নোৱাৰিলে। যদিও মই সকলো তত্ত্বাৱধানত আছিলোঁ, নাটকৰ মানুহখিনিক চাহ লাগে মই আছোঁ, নাটকৰ মানুহখিনিক ছেটিংছ বনাই দিব লাগে মই আছোঁ, কিন্তু মই মঞ্চত নাই। তথা লাষ্টত নাটকখন নহ'লগৈ। সেইখন নাটকো, সেইখন নাটকে হয়তো আৰ কে বিৰ ইতিহাসটো ভাঙিলেহেঁতেন। মই লাষ্টৰ ফালে অলপ চাইছিলোঁ, বহুত ধুনীয়া লাগিছিলে নাটকখন, বহুত ধুনীয়া নাটক। জোনাদাই লিখা হয়, প্ৰয়াস ফুকন দাদাই কৰাইছিলে, বহুত ধুনীয়া নাটক আছিলে সেইখন, কিন্তু দুৰ্ভাগ্যবশতঃ মঞ্চস্থ নোহোৱাৰ বাবে সেই বছৰ আৰ কে বি ইতিহাসটো নাভাগিলে। চতুৰ্থ বছৰ মই স্নাতকোত্তৰ প্ৰথম ষান্মাসিক, রজনীকান্ত বৰদলৈ ছাত্রাবাসৰ 15 নম্বৰ ৰুমত থাকো। ভাৰ্চিটিৰ কাম হবলে দুমাহমান বাকী আছে, দুমাহ ডেৰ মাহ এনেকুৱা ধৰণৰমান বাকী আছে। হঠাৎ তুহিন কন্যা বৰাৰ ফোন এটা আহে। তুহিন কন্যা বৰাই কয় আৰ কে বা নাটক কৰিবিনে? বোলো কৰিম। পিছে বেলেগৰ নাটক নকৰোঁ, নিজে লিখা নাটক কৰিম। নিজে লিখা নাটক কৰাৰো এটা কাৰণ আছে, 2018 চনত যেতিয়া আমি প্ৰথমবাৰৰ বাবে আৰ কে বিয়ে নাটকত প্ৰাইজ পাইছিলে, সেইখন নিজে লিখা নাটক আছিলে, লিখিবৰ পানী যাবি হবই। গতিকে আৰ কে বি আৱাসীসকলৰ মনত এইটো চিন্তাধাৰা সোমাই গ'ল যে আৰ কে বিয়ে একমাত্ৰ প্ৰাইজ পাব যদিহে আৰ কে বিয়ে নাটকখন নিজে লিখা
1: হয়।
0: ঠিক তেনেদৰে কাহিনীটো তুহিনক ভাবিবলৈ ক'লোঁ, ময়ো ভাবিম, তয়ো ভাব। তুহিনে কাহিনীটো ভাবিলে, চাহৰ দোকানত চাহ খাব যাওঁতে তুহিনে মোক ক'লে এইবাৰ এখন নাটক কৰিম যিখন অলপমান গাঁৱলীয়া পৰিৱেশৰ। দুয়োটাই ভাবিলোঁ যে নাটকখন জোনাদাই কৰালে চাগে নাটকখনে বেছি প্ৰাণ পাই উঠিব। জোনাদা সেইমতে মতা হ'ল। জোনাদা আহিলে, নাটকখন তুহিনে গাঁঠি মেলি এটা ড্ৰাফ্ট জোনাদাক দিলে। নাটকখন যেতিয়া প্ৰথম প্ৰথম আমাৰ স্ক্ৰিপ্টটো হাতত পৰিছে, নহ'লে বেলেগ একো নাই কৰা, জোনাদাই নাটকখন কাটিছে, তুহিনে লিখে, জোনাদাই কাটে। প্ৰথম প্ৰথম কেইদিন সেইটো হৈছে, তুহিনে এসোপামান লিখিব, জোনাদাই এসোপামান কাটিব। তাৰপিছত লাহে লাহে ডাইলগখিনি মুখস্থ কৰিবলৈ আমি গেবেল মাৰিবলৈ আৰম্ভ কৰিলোঁ। এতিয়া কাহিনীটো হৈ গ'ল যে যেতিয়াই আমি গেবেল মাৰোঁ, মই যেতিয়া ডাইলগ এটা পাহৰোঁ, মোৰ ডাইলগটো লগে লগে গাত খাই যায়, জোনাদাই ডাইলগখিনি কাটি দিয়ে। ঠিক তেনেদৰে আৰু আমাৰ নাটকখনৰ নাম তেওঁলোকে ঠিক কৰা নাই। নাটকখনৰ মানে
1: এতিয়া আমোদজনক কাহিনী এটা,
0: আৰু এটা আমোদজনক কাহিনী আছে,
1: কাহিনীটো শুনিম আমি,
0: সেই কাহিনীটোলৈ যাম। অৱশেষত ইতিহাস ভাঙি আৰ কে বিয়ে নিজৰ কষ্টৰ বলত নাটকত এটা প্ৰাইজ পাবলৈ সক্ষম হ'ল অত বছৰৰ মূৰত,
1: 2018ৰ পৰা
0: 2024লৈকে। আৰ কে বিয়ে যেতিয়া নাটকত প্ৰাইজ পাইছে, মানে মানুহে বিশ্বাস নকৰে আৰু আৰ কে বিয়ে নাটকত যে প্ৰাইজ পাব, তাকো পাইছে কি গ'ল্ড।
1: এইটো আচৰিত কথা,
0: আচৰিত কথা,
1: আচৰিত
0: আৰ কে বিয়ে ইতিহাসৰ আচৰিত কথা এইটো এটা। নাটকখনৰ নামটোলৈ যাওঁনে?
1: এতিয়া নামৰ কাহিনীটো শুনিম,
0: এতিয়া নামৰ কাহিনীটোলৈ যাওঁ। নাটকখন আছিলে এটা গাঁৱলীয়া পৰিৱেশৰ ওপৰত কৈছোঁ। নাটকখনত এজন বায়নৰ এটা খোলৰ ওপৰত কাহিনী। এই বস্তুটোতে বায়নৰ যেতিয়া খোল হৈ গ'ল, তেতিয়া মোৰ মনলৈ আহিলে যে কে কে ছাৰ যে আমাৰ সিদ্ধাৰ্থ শৰ্মা দাদা, তেখেতৰ মণিবুক এটা বিশেষ নামেৰে মাতে,
1: সম্বোধন কৰে,
0: সম্বোধন কৰে বায়নৰ ঘৰৰ খোল। মই সাজেষ্ট কৰিলোঁ যে নাটকখনৰ নামটো বায়নৰ ঘৰ খোল দি দিওঁ। তেনেকে ৰৈ গৈছিলে এটা পৰ্যায়লৈকে। অৱশেষত জোনাদাই এটা গুৰু গম্ভীৰ নাম দিছে, এপৰ ভ্ৰমৰ দুপৰ প্ৰেমৰ। এইখন নাটকত মই দ্বিতীয় শ্ৰেষ্ঠ অভিনেতাৰ সন্মান লাভ কৰোঁ, জোনাদা বেষ্ট ডাইৰেক্টৰ, তুহিনে শ্ৰেষ্ঠ অভিনেত্ৰীৰ প্ৰাইজটো পায়, আৰ কে বিয়ে গ'ল্ড পায়। আৰু ইণ্টাৰেষ্টিংলি আৰ কে বিয়ে যে অত বছৰ ভাৰ্চিটি উইক জিকা নাছিলে, নাটকত সদায় জিৰোৱে পায়, সেইদিনাখনি নাটকত যেতিয়া আমি 10 পাইছোঁ, আৰ কে বিয়ে ভাৰ্চিটি উইক জিকিছে।
1: এইটো খুব ভাল লগা কথা,
0: খুব ভাল লগা কথা। আৰু মই নাটকখন যেতিয়া প্ৰেক্টিচ কৰি আছিলোঁ, আমাৰ নৱদা আহি পিনি মোক বহুত সহায় কৰিছে, নৱদা আমাৰ নগাঁও কলিয়াবৰ, নৱদাই আহি পিনি বহুত সহায় কৰিছে। জোনাদাৰ সেইটো সময়ত তেখেতৰ ভয়ংকৰ ব্যস্ততা, লাষ্টৰ কেইদিন নাটকৰ শেষৰ ফালে ভয়ংকৰ ব্যস্ততা। নৱদা আহিলে, নৱদা আহি পিনি, নৱদা মানে আমাৰ কাৰণে লাকি ফেক্টৰ একচুৱেলি আৰ কে বিৰ কাৰণে। নৱদা আহি যোৱাৰ লগে লগে গোটেই পৰিৱেশ চেঞ্জ হৈ গৈছে, মানে ছেটিংছৰ কাম বনা নাছিলে, লগে লগে নৱদাই ধৰিছে, ছেটিংছ লগে লগে হৈ গ'ল। ইমান মানে একো হোৱা কষ্টই কৰিবলগীয়া হোৱা নাই, নতুন নতুন এড হৈছে। অনিমেষ মোৰ ডাইলগ এটা আছিলে, চন্দ্ৰ বায়নৰ খোল আৰু ৰাধা হ'ব মোৰ জোন, ডাইলগটো অলপ প্ৰথম আৰম্ভণিতে বেলেগ ধৰণৰ আছিলে, মোৰ কি আছিলে এতিয়া মনত নাই। অনিমেষ দা, অনিমেষ ভাগৱতী দাদা, তেখেতে এদিনাখনি নাটকৰ প্ৰেক্টিচ চাই আছিলে, ডাইলগটো তেখেতে শুনিলে, ডাইলগটো শুনি কৈছে তইতো এনেকৈ নামাতিবি, তইতো অকণ বেলেগ কৰি দে, তই ডাইলগটো কবি যে চন্দ্ৰ বায়নৰ খোল আৰু ৰাধা হ'ব মোৰ জোন, কম মজা লাগিবনে, সেইটো কৰ। ভাল লাগিলে ধুনীয়াকৈ, সেনেকৈ সকলোৰে অনুদানেৰেহে একচুৱেলি, মানে সকলোৰে অৱদান এটা আছে এই আৰ কে বি নাটকখনৰ হেৰিয়ত। মাদলদাই আহি পিনি আমাৰ ছেটিংছত যথেষ্টখিনি সহায় কৰিছে। আচলতে আৰ কে বি মানুহে সেই নাটকখন চোৱাৰ পিছৰে পৰা মানুহৰ আৰ কে বি নাটকৰ প্ৰতি চিন্তাধাৰাই বেলেগ হৈ গ'ল। যোৱা বছৰ নাটক যেতিয়া কৰি আহিছোঁ, মইতো গম নাপাওঁ, মই যেতিয়া নাটক কৰি আহোঁ, এখন মঞ্চস্থ কৰি আহোঁ নাটকখন, মই সঁচা কথা ক'বলৈ গ'লে মই গম নাপাওঁ মই কি কৰিছোঁ। যোৱা বছৰ মই যেতিয়া নাটক এপৰ ভ্ৰমৰ যেতিয়া কৰি পিনি আহিছোঁ, মই সঁচাই গম পোৱা নাই কি হৈছে। মানুহবিলাকে মানে চবেই কংগ্ৰেচুলেট কৰিছে, বাহ বৰ ধুনীয়া হৈছে, আৰু মোৰ ভাগৰ মানে কি হৈ গ'ল, নাটক ইমান বছৰ হেৰি কৰি কৰি প্ৰথম বছৰত আমি কৰিলোঁ চাৰিআলিত এটা প্ৰশ্নবোধক, নাটকখন কৰি আহোঁ, মানুহবিলাকে কয় খুব ধুনীয়া হৈছে, খুব ধুনীয়া হৈছে, একো নাপাওঁ। দ্বিতীয় বছৰ কৰিলোঁ সোণালী সূতাৰ জৰি, মানুহবিলাকে তোলা নামি হোৱাৰ লগে খুব ধুনীয়া হৈছে, খুব ধুনীয়া হৈছে, একো নাপাওঁ। এই এপৰ ভ্ৰমণ যেতিয়া কৰি আহিছোঁ তেতিয়া মানে মানুহবিলাকে এনেকৈ কৈছে খুব ধুনীয়া হৈছে, খুব ধুনীয়া হৈছে, মোৰ মানে বিশ্বাস কৰিবলৈ মন নাই যোৱা।
1: লগতে আচলতে অভ্যস্ত হৈ যোৱা যায়,
0: অভ্যস্ত হৈ যোৱা
1: হয়, যেতিয়া সেই ধৰণৰ প্ৰতিক্ৰিয়া পোৱাৰ পাছত ফলাফল শূন্য হয়,
0: ফলাফল শূন্য,
1: তাৰপিছত সততে অভ্যস্ত হৈ যোৱা যায় যে একেই হ'ব,
0: একেই হ'ব।
1: কিন্তু সেই কথাটো আচলতে আমি ক'ব লাগিব যে ৰজনীকান্ত বৰদলৈ ছাত্ৰাবাসৰ ক্ষেত্ৰতে হওক বা আমি যদি সামগ্ৰিকভাৱে গোটেই কটন বিশ্ববিদ্যালয়ৰ ছাত্ৰ সমাজৰ কথা কওঁ বা নাটকৰ পৰিৱেশটোৰ কথা কওঁ, তেতিয়াহ'লে বিশেষ নাটকখনে যথেষ্ট পৰিমাণে প্ৰভাৱ পেলাইছে বা যথেষ্ট পৰিমাণে প্ৰভাৱান্বিত কৰিছে, সেই কথাটোও ক'ব লাগিব। আৰু মই এই অনুষ্ঠানটোৰ জৰিয়তে শ্ৰোতাসকলক ক'ব বিচাৰিছোঁ যে যিগৰাকী অনুজ দত্তৰ সৈতে আমি কথা পাতি আছোঁ, অনুজ দত্তৰ এই বিশেষ নাটকখনেই আচলতে তেওঁ অভিনয় জীৱনৰ টাৰ্ণিং পইণ্ট বুলি আমি ধৰি ল'ব পাৰোঁ,
0: টাৰ্ণিং পইণ্ট বুলি ধৰি ল'ব পৰা যায়। আৰু এখন নাটক আছে কথা বিষম, কথা বিষমখনো মোৰ কাৰণে এটা টাৰ্ণিং পইণ্টৰ ধৰণে। কথা বিষমৰ আমি নাই কমেও আঠটামান শ্ব' কৰিছোঁ আৰু আঠটা শ্ব'ত মই দুটামান শ্ব'ত উগ্ৰ কৰিছোঁ আৰু বাকীকেইটাত মই কবি কেৰেক্টাৰটো কৰিছোঁ।
1: এতিয়া আমাৰ শ্ৰোতাসকলে ইচ্ছা কৰিব যে এটা এটা সংলাপ যদি হয়, মই প্ৰথমেই এপৰ ভ্ৰমৰ দুপৰ প্ৰেমৰ যিখন নাটক, সেই নাটকখনৰ যিটো চন্দ্ৰ নামৰ যিটো কেৰেক্টাৰ আছে, যিটো চৰিত্ৰ আছে, সেই চৰিত্ৰটোৰ খুব ধুনীয়া ধুনীয়া কেইটামান ডাইলগ আছে, সেইটো মই নিজেও নাটকখন চাইছো বা নিজেও চেগা চুৰুকৈ নাটকখনৰ লগত জড়িত, গতিকে কেইটামান যদি সংলাপ আমি এই মুহূৰ্তত শুনি ল'ব পাৰোঁ নিশ্চয়কৈ অনুষ্ঠানটো খুব সৌষ্ঠৱ ধুনীয়াকৈ বৃদ্ধি পাব।
0: হয় নিশ্চয়কৈ, ইতিমধ্যে কৈছোৱে মোৰ প্ৰিয় ডাইলগটো চন্দ্ৰবায়নৰ সুৰ আৰু ৰাধা হ'ব মোৰ যোন। আচলতে এই নাটকখনত মোৰ একচুৱেলি মোৰ কাউণ্টাৰহে বহুত বেছিকৈ, চন্দ্ৰ কেৰেক্টাৰটো এনেকুৱা ধৰণৰ যে ই বৰ বেছি কথা ভাবি নাথাকে মানে, ই কিন্তু কাউণ্টাৰ খুব ধুনীয়া ধুনীয়া দিয়ে। অৱশ্যে এটা ডাইলগ মই কৈ দিছোঁ আপুনি যিহেতুকে কৈছে, মই জেঠাইক কওঁ মানে, জেঠাই মানে জুনেদা যিটো কেৰেক্টাৰটো, মই তাইক কওঁ যে জোনে মানে এবাৰ ৰাগ কৰিবলৈ গৈছিলে, জুনেদাই আকৌ ৰোজনক ৰাস কৰিব নিদিয়ে, তেতিয়া মই জুনেদাক কওঁ ৰৈ জেঠাই তই বাৰু নেভাবনে, তই জোনকে ভাল পোৱা কামবোৰৰ পৰা বঞ্চিত কৰি আছ। জেঠাই কয় এই নালাগে এইবিলাক কৰি ফালিব, ৰৈ জেঠাই তই জাননে এই জোনে যে মাজতে এই দুদিনমান নাখোৱা কৰিবলৈ গৈছিলে, বা কেনেকুৱা ফালিছে গোটেই গাঁৱৰ ৰাইজৰ চকু উঠ, মই আকৌ দুটামানক কৈ দিছোঁ এই এনেকে নেচাবি জোনক, নহ'লে একে চকু উলিয়াই বিৰিং গুটি খেলিম,
1: সেনেকুৱা ধৰণৰ। আৰু নাটকখনৰ কাহিনীটো খুব ধুনীয়া, আমি বাৰু এই অনুষ্ঠানৰ জৰিয়তে কাহিনীৰ মাজৰ ভাগলৈ নাযাওঁ। এতিয়া আৰু এখন নাটকৰ কথা আমি পাতি আছিলোঁ যিখন নাটক সদৌ সম্ভিত্তিত কৰা হৈছিলে,
0: হয় কথা বিষম,
1: কথা বিষম, সেইখনৰ যদি সংলাপ দিয়া হয় তেতিয়া ভাল লাগিব।
0: কবি কেৰেক্টাৰটো সংলাপবিলাক বহুত ইণ্টাৰেষ্টিং আছিলে, কথা ক'বলৈ গ'লে প্ৰায় তিনি বছৰমান হ'ল আমি সেইখন নাটক কৰা। সেইখন নাটক মোৰ ওৱান অফ মাই ফেভৰেট নাটক, মানে মই সেইখন এখন এজন দৰ্শক হিচাপে এতিয়া চাব বিচাৰিম, বা সেইখন নাটক মই আকৌ এবাৰ সেই ছেম গ্ৰুপটোৰ লগত এবাৰ পাৰফৰ্ম কৰিব বিচাৰিম, লাগিলে সেইটো কম্পিটিশ্যন হওক বা সেইটো এটা প্ৰদৰ্শন হওক, কিন্তু এবাৰ কৰি চাবলৈ মন এটা আছে আৰু।
1: আচলতে এনেকুৱা হয় কিছুমান নাটকে মানুহৰ জীৱনৰ ক্ষেত্ৰতে হওক বা মানুহৰ অভিনয়ৰ কলাটোৰ ক্ষেত্ৰতে হওক যথেষ্ট পৰিমাণে প্ৰভাৱ পেলায়। এনে বহু নাটকৰ উদাহৰণ আছে যিয়ে একো একোজন অভিনেতাক অভিনেতা হিচাপে গঢ় দিয়াত যথেষ্ট পৰিমাণে সহায় কৰে। যিহেতু আমি নাটকৰ বিষয়ে কথা পাতি আছোঁ, আমি এগৰাকী অভিনেতাৰ উদীয়মান অভিনেতাৰ সৈতে আমি কথা পাতি আছোঁ, গতিকে আমি নাটকৰ কথাই অনুষ্ঠানটোৰ জৰিয়তে আপোনালোকক জনাবলৈ চেষ্টা কৰিছোঁ। আমি অনুজৰ সৈতে কথা পাতি আছোঁ যে বৰ্তমান নাটক আৰু নাটকৰ সৈতে অনুজ কেনেকৈ জড়িত হ'ল, অনুজৰ নাটকৰ যিটো জীৱন সেই জীৱনটোত নাটকে কি ধৰণে প্ৰভাৱ পেলালে, বা কেনেকৈ বিভিন্ন মঞ্চত অনুজে এই ধৰণৰ সফলতা অৰ্জন কৰিবলৈ সক্ষম হ'ল, সেই কথাখিনি আচলতে আমি এই অনুষ্ঠানৰ জৰিয়তে পাতিবলৈ চেষ্টা কৰিছোঁ। তাৰ মাজে মাজে নাটকৰ দুটামান সংলাপো আপোনালোকক শুনাবলৈ চেষ্টা কৰিছোঁ, আৰু বহু কথা আছে আমি পাতি যাম, আপোনালোকক শুনাই যাম, শুনি থাকিব আমাৰ এই বিশেষ অনুষ্ঠান ন প্ৰতিভা। মই পুনৰবাৰ অনুজৰ কাষলৈ মূৰত আহিছোঁ, যিহেতু আমি কথা বিষমৰ নাটকখনৰ সংলাপৰ কথা পাতিছিলোঁ, এই মুহূৰ্তত আমি শুনি ল'ব বিচাৰিছোঁ।
0: হয়, আচলতে এইখন এখন অসমৰ অসমক লৈ পিনিয়ে বনোৱা এখন নাটক। চ' মই এটা ডাইলগ কৈ দিছোঁ, মই সোমাই আহোঁ, মোক মানে মই নাটকখনলৈ প্ৰথমবাৰ সোমাই আহোঁ, সোমাই আহি পিনি কওঁ, মহান মনীষী এজনে কৈছিল অকল সৰিয়া পহু গায়ে মোৱে খহু। সাংবাদিক এজন আছিলে, সাংবাদিক নহ'লে মানে অকলশৰীয়া জীৱন, কিমান অন্ধকাৰত জীৱনটো ডুব খাই গৈছে, তাৰ মাজতেই যদি এচেৰেঙা ৰ'দ দেখা পাওঁ মনত সঞ্চিত হয় সমুদ্রর লহর পছন্দ ধুমুহাকো যেন

0: অপেক্ষা কৰি ৰদৰ কিৰণ আঁকোৱালি ল'বলৈ হাত দুখন মেলি দিওঁ। এই যে হাত দুখন মেলি দিলোঁ, বিজ্ঞানত কি গান বাজে কওক?
1: কি গান বাজে?
0: ৰদ ৰদ আজি কেনি পাওঁ।
1: সঁচাকৈ আচলতে গোটেই প্ৰেক্ষাপটটো মই শ্ৰোতাসকলক পুনৰবাৰ উল্লেখ কৰিব বিচাৰিছোঁ, নাটক এখনৰ সংলাপটো শুনাৰ পাছতেই নাটকৰ যিটো মূল ৰস আস্বাদন, সেই ৰসখিনি আস্বাদন কৰিব পৰা নাযায় যেতিয়ালৈকে মঞ্চত এজন অভিনেতাই সেইখিনি উপস্থাপন কৰে। তেতিয়া আচলতে সেই নাটকখনৰ ৰূপটো বেলেগ হৈ উঠে বা সেই অভিনেতাজনক বেলেগ ধৰণে আচলতে দৰ্শকে চাই বা দেখে। আমি সংলাপৰ কথা পাতিলোঁ, এবাৰ আমি আন কিছু কথা পাতিব বিচাৰিছোঁ। যিসকল বিশেষকৈ এনেধৰণৰ পৰিৱেশৰ কলাৰ সৈতে তেওঁলোক জড়িত হৈ থাকে, তেওঁলোকৰ বহু অভিজ্ঞতা থাকে, বহু এনে অভিজ্ঞতা থাকে যিসমূহ অভিজ্ঞতাই আচলতে তেওঁলোকক আগুৱাই যোৱাত যথেষ্ট পৰিমাণে সহায় কৰে। সেয়া লাগে বেয়া লগা অভিজ্ঞতাই হওক, সেয়া লাগে ভাল লগা অভিজ্ঞতাই হওক, সেয়া লাগে হাঁহি উঠা অভিজ্ঞতাই হওক। মই এই মুহূৰ্তত যিহেতু তুমি ৰজনীকান্ত বৰদলৈ ছাত্ৰাবাসৰ কথা উল্লেখ কৰিছা, ৰজনীকান্ত বৰদলৈ ছাত্ৰাবাসৰ পৰা নাটকৰ তোমাৰ যিটো মূল জীৱন, সেই জীৱনটো তোমাৰ আৰম্ভ হৈছে। এতিয়া মই তোমাৰ পৰা জানিব বিচাৰিছোঁ, এনে তিনিটা অভিজ্ঞতা কোৱা, যিকেইটা অভিজ্ঞতা তুমি আজি এই অনুষ্ঠানটোৰ জৰিয়তে শ্ৰোতাসকলক জনাব বিচাৰিবা।
0: এটা ইণ্টাৰেষ্টিং মোৰ অভিজ্ঞতা বুলি কওঁতে, প্ৰথম সেইটো অভিজ্ঞতা নে তিক্ততা সেইটো মই নাজানো। মোৰ এতিয়াও মানে মোৰ নাটকখনৰ যেতিয়া কৰি আহোঁ, কৰি অহাৰ পিছত মোৰ ভয় লাগি থাকে সঁচা কথা ক'বলৈ গ'লে, কাৰণ মই নিজকে আনলাকি বুলিতো ভাবোঁৱেই। প্ৰথম এপৰফৰ্মৰ দুপৰফৰ্মৰ আমি যেতিয়া কৰিছোঁ, সকলো বহুত এক্সাইটেড, আৰ কে বিয়ে নাটকত প্ৰাইজ পাবই কাৰণ খুব ভাল হৈছে সেনেকুৱা ধৰণৰ। কিন্তু মই, যোগ্যজ্যোতি সোণোৱাল আৰু আমাৰ জোনাকণ ভূঞা দাদা তিনিওজন বহি আছোঁ আৰ কে বিৰ পুৰণিচৰাৰ কোঠানং 15ত। কোঠানং 15টো বহুত এটা সৰু ৰুমেই, তাত এখন বিচনা আছে, তলত পকাত আমি মেট্ৰেছ পাই থৈছোঁ। আমি নাটককেইদিন তেনেকৈয়ে শুওঁ, মানে নাটক যেতিয়া কৰি আহিছোঁ তিনিটাই নিজৰ গোটেইখিনি ফোন ছুইচ অফ কৰিছোঁ আৰু ৰুমটোৰ ভিতৰত সোমাই আছোঁ। কাৰো একো মাত বোল নাই, দৰ্জাখন মাৰি থোৱা আছে। তেনেতে বাহিৰৰ পৰা এটাই চিঞৰি কৈছে, জিকিলোঁ। কি জিকিলি? একো মাত বোল নাই, ফোনটো ছুইচ অফ, কোনো ফোনো কৰিব পৰা নাই। তেনেতে ইফালৰ পৰা অশোক দা, আমাৰ হোষ্টেলত মোৰ চিনিয়ৰ এজন আছে অশোক দা, ঐ অনু জিকিলোঁ। কি জিকিলোঁ? একো উত্তৰ নাই। লাষ্টত জোনালহা, মই আৰু যোগ্যতা তিনিজন কেবিয়াৰলৈ গৈছোঁ, দৌৰি দৌৰি গৈছোঁ। চবেই কংগ্ৰেচুলেট কৰিছে, মই ধৰিব পৰা নাই কি হৈছে একচুৱেলি। যেতিয়া ভিতৰত গৈ পিনি পাইছোগৈ, গম পাইছোঁ যে 10। সেইটো এটা বৰ মোৰ বৰ বেলেগ ধৰণৰ এটা অনুভৱ, সাংঘাতিক অনুভৱ। সেইটো এক নম্বৰ। দুই নম্বৰতে, মই জীৱনত এক্টিঙৰ লগততো এক্সিডেণ্টলি জড়িত হ'লোৱেই, মই ঘপককৈ ডাইৰেকশ্যনতো এক্সিডেণ্টলি জড়িত হ'বলগীয়া হ'ল। চ' কাহিনীটো হ'ল কি, এইবছৰ আমি যিখন নাটক কৰিলোঁ বেথাৰ পোহৰ কথাতে পোহৰ, এই নাটকখনত আমি কেইখনমান নতুন মুখ চিনাকি কৰাই দিছিলোঁ কঠিনজনৰ সন্মুখত। হীৰকদ্বীপ ভূঞা, মৃগাংক হাজৰিকা, বহুত ভাল এক্টৰ মৃগাংক হাজৰিকা, নীলাঞ্জনা শৰ্মা আছেই, আমাৰ বাকী শাহিনহঁত এহেঁতি আগৰ পৰাই জড়িত, এহেঁতি নতুন আছিলে। আমি যেতিয়া এই নাটকখন কৰিলোঁ, আমি সফলতা পালোঁ, তাৰপিছতে কেইদিনমানৰ পিছত কটনিয়ান ড্ৰামা ছ'চাইটিয়ে এখন অ'পেন ষ্টেজ 1-1 কম্পিটিশ্যন এটা পাতিছিলে। আমাৰ এইকেইটাক যে উলিয়াই দিলোঁ, হীৰক, মৃগাংক, নীলাঞ্জনা, গোটেইকেইটাই আহি পিনি মোক ক'বলৈ ধৰিলে, অনুষ্ঠান নাটক কৰাব লাগে আপুনি আমাক। মই বোলো জীৱনত মই নাটক কৰাই পোৱা নাই, তাৰপিছত নাই আপুনি কৰাবই লাগিব। বাকী মই ক'লোঁ তুহিন টকা কৌশিকহঁতক কৰ, তুহিন জড়িত হ'ব নোৱাৰে কাৰণ তাই কটনিয়ান ড্ৰামা ছ'চাইটিৰ প্ৰতিষ্ঠাপক সম্পাদক, সেনেকুৱা ধৰণৰ, সেই তাই জড়িত হ'ব নোৱাৰে। গতিকে বাকী থাকিলোঁ মই, কৌশিক ভয়ংকৰ বিজি, AIUত আছিলেগৈ সি, বাকী থাকিলোঁ মই। বোলো হ'ব দে আৰু, যি হ'ব দেখা যাব। মনত এটা কাহিনী আছিলে সেইকেইদিনত, মানে দাদাই মোৰ ৰিচেণ্টলি, মোৰ দেউতাই কৰা স্কুলখনতে চাকৰি পাইছিলে, আৰু দাদাই সেই ক্লাছ 8ৰ কোনোবা এটা ল'ৰাৰ মানে এখন প্ৰেম পত্ৰ বিচাৰি পাইছিলে। সি আহি পিনি মোক কৈছিলে, সি এখন চা লভ লেটাৰ এখন আজি পালোঁ, এই ল'ৰা এটাই এনেকৈ ছোৱালীজনী লিখিছে। মই বোলো ঠিক আছে, আৰম্ভণিটো এনেকুৱাও কৰিব পাৰিছোন, এখন স্কুলৰ ওপৰত কাহিনী কৰিম বুলি ভাবিলোঁ। ঠিক সেনেদৰে মই মানে বস্তুবিলাক শুনি অবজাৰ্ভ কৰি ভাল পাওঁ, চ' সেই সেনেকুৱা ধৰণৰ এলিমেণ্টবিলাক কিছুমান লৈ পিনি মই জকা এটা গাঁঠিলোঁ আৰু। তাত বিভিন্ন বিভিন্ন এলিমেণ্টবিলাক লগ খালে, হীৰকক নাটকখন লিখিবলৈ ক'লোঁ কাৰণ মোৰ লিখাৰ অভিজ্ঞতা একেবাৰেই জিৰো। নাটকখন সি লিখিলে, মই জোনাদাৰ ৰোলটো প্লে কৰিলোঁ, কাটিলোঁ নাটকখন। নাটক আকাৰত বনিলেগৈ। তুহিনক ক'লোঁ তোৰ নাম এটা দে, তুহিন জোনাদাৰ জোনাদাৰ পৰা ইনস্পায়াৰ্ড হৈ পিনে এটা নাম দিলে।

0: আশাৰ কুঁহি ওখ বগৰী হ'লো সাংঘাতিক নাম দিছোঁ জীৱনত প্ৰথমবাৰ ডাইৰেক্ট কৰা এখন নাটক হ'ল সেইখনত এহেঁতি এক্টিংটো ধুনীয়া কৰিছে সেইখনত আমি ফাৰ্ষ্ট প্ৰাইজ পাবলৈ সক্ষম হ'লোঁ লগতে বেষ্ট এক্টৰ বেষ্ট কো এক্টৰ গোটেইখিনি মহতিয়াই অনা ধৰণৰ আৰু চ' সেইটো জীৱনৰ এটা অন্যতম অভিজ্ঞতা
1: পৰিচালনাৰ ক্ষেত্ৰত
0: তৃতীয় অভিজ্ঞতাটো ক'বলৈ গ'লে চাগে সেই নাটক নকৰা বছৰটো নাটক এখনত অকল এক্টৰ বা ডাইৰেক্টৰ তেওঁলোকে জড়িত হৈ নাথাকে নাটক এখনত আপুনি যদি নাটক ল'ৰা ছোৱালীকেইটাক একাপ গৈ পিনি চাহ একাপো দিছে বা সিহঁতৰ প্ৰয়োজনত কিবা এটা বস্তু লাগে সিহঁতি বিচাৰি পোৱা নাই আপুনি সহায় কৰি দিছে হয়তো বহুতে চালন মানে সেইখন নাটক কৰোঁতে পৰিৰক্ত বিস্তাৰ কৰোঁতে চালনী বিচাৰি পোৱা নাছিলে ডলা বিচাৰি পোৱা নাছিলে মোক কৈছিলে মই লগে লগে আনি পিন্ধিছিলোঁ চ' এনেকুৱা ধৰণৰ কামতো জড়িত থাকি ভাল লাগে
1: আচলতে নাটক কৰা মানুহখিনিয়ে বিশেষকৈ সেই কথাখিনি জানেই যে মঞ্চত এখন নাটক চলি থাকে আৰু মঞ্চৰ বাহিৰতো আন এখন নাটক চলি থাকে যিখন নাটকৰ যদি ক'ৰবাত ডাইলগ এটা মিছ হৈছে তেতিয়াহ'লে মঞ্চতো তাৰ প্ৰভাৱ নিশ্চিতভাৱে পৰিব সেই কথা সকলোৱে জানেই গতিকে মঞ্চত অভিনয় কৰা আৰু বেক ষ্টেজৰ যিখিনি কাম শ্ব'ঘৰৰ যিখিনি কাম তাৰ মজাটো আচলতে অত্যন্ত সুকীয়া আমি অভিজ্ঞতাসমূহৰ বিষয়ে তোমাৰ পৰা জানিলোঁ খুব ভাল লাগিলে মই আন এটা প্ৰশ্ন এই মুহূৰ্তত তোমাৰ পৰা জানিব বিচাৰিছোঁ নাটক কৰি থকা হৈছে পদ্ধতিগতভাৱে নাটক কৰি থকা হৈছে প্ৰতিযোগিতাও একেধৰণে কৰি থকা হৈছে এই মুহূৰ্তত তোমাৰ পৰা জানিব বিচাৰিছোঁ যে নাটক আৰু জীৱিকা এই গোটেই বিষয়টোক লৈ তুমি কেনেকৈ ভাবা
0: আচলতে আজিৰ তাৰিখত মই ভাবোঁ অসমৰ ফিল্ম ইণ্ডাষ্ট্ৰীৰ লগত জড়িত মানুহখিনিয়ে যিমানটো পৰ্যায়লৈকে ৰিকগনেশ্যনটো পায় আজি দেখোন নাটকৰ মানুহখিনিয়ে সিমানটো ৰিকগনেশ্যন পোৱা নাই যেন মোৰ অনুভৱ হয় মইতো নাটকৰ লগত বহুত কম জড়িত বুলি ক'ব পাৰি তুলনামূলকভাৱে মই দিনে ৰাতিয়ে কষ্ট কৰি পিনি মই ইমান নাটক কৰা নাই কিন্তু কিছুমান মানুহ আছে যাৰ জীৱিকাই নাটক
1: নাটক
0: তেওঁলোকে মাহৰ পিছত মাহ প্ৰেক্টিছ কৰে ছেটিংছ বনায় সেই বস্তুখিনি লৈ এঠাইৰ পৰা আন ঠাইলৈ ঘূৰি ফুৰে গতিকে তুলনামূলকভাৱে তেওঁলোকৰ জীৱনটো বেছি কষ্টকৰহে কিন্তু তাৰ তুলনাত তেওঁলোকে যিমানখিনি পাবলগীয়া সন্মান মই সন্মানৰ কথাই ক'লোঁ বাকী টকা পইচাৰ কথাটো মই বাদেই দিলোঁ মই সন্মানৰ কথাই ক'লোঁ বা সেই ৰেকগনেশ্যনটো মানুহে স্বীকৃতিটো সেইটো নাপায়
1: ক'ৰবাত আশানুৰূপভাৱে যথেষ্ট পৰিমাণে কম
0: কম যথেষ্ট কম নাটক কৰা মানুহক মানুহে মানে নৰ্মেল মানুহে চিনিয়ে নাপায় আজিৰ তাৰিখত আপুনি যদি এখন চিৰিয়েল কৰি আছে আপোনাক মানুহে সদায় দেখা পাব 7:30 বজাত আপোনাক চিনি পাব নাটক কৰা মানুহখিনি
1: আচলতে তুমি ভাবানে যে নাটকৰ এটা পৰিৱেশ অসমত ইতিমধ্যে আছেই
0: আছে
1: কিন্তু সেই নাটকৰ পৰিৱেশটো পদ্ধতিগতভাৱে আমি কেনেকৈ আচলতে একো একোজন নাট্যকৰ্মীক জীয়াই ৰাখিব পৰাকৈ এটা পৰিৱেশ হয় তাৰ বাবে কেনেধৰণৰ কি কৰিবলগীয়া আছে তুমি কি ভাবা
0: আচলতে এই নাটকৰ যিসকল মানুহ তেওঁলোকে জীৱনত ইমান টকা পইচা বিচাৰি নাথাকে মই যিমানখিনি মানুহক দেখিছোঁ মই নিজে যিমানখিনি মানুহক পাৰ্চনেলি লগ পাইছোঁ তেওঁলোকে টকা পইচাৰ পিছত ইমান নদৌৰে
1: পৰ্যাপ্ত পৰিমাণে যিখিনি স্বীকৃতি তেওঁলোকক প্ৰয়োজন সেই স্বীকৃতিখিনি দিয়াটো আচলতে যথেষ্ট পৰিমাণে দৰকাৰ
0: বহুত দৰকাৰ
1: আমি নাটকৰ কথা পাতিলোঁ এতিয়া অকণমান অভিনয়ৰ কথালৈ আহোঁ যিহেতু অভিনয়ৰ এটা অংশ
0: নাটক
1: অভিনয়ৰ বিভিন্ন ধৰণৰ অংশ হ'ব পাৰে নাটকৰ কথা পাতিলোঁ অভিনয়ৰ ক্ষেত্ৰত আৰু কিবা পৰিকল্পনা আছেনে তোমাৰ কেনেধৰণে আগবাঢ়ি যোৱা কিবা তেনেধৰণৰ পৰিকল্পনা আছেনে
0: সঁচা কথা ক'বলৈ গ'লে বৰ্তমান পৰিকল্পনা একো নাই এইকেইদিন ভয়ংকৰ ব্যস্ত ডিজাৰ্টেশ্যন আছে কলেজৰ এতিয়া সদ্যহতে যোৱা দুমাহটো পৰীক্ষাৰ কাৰণে প্ৰস্তুতি চলাই থাকোঁতে গ'ল এতিয়া বহুত বেছিকৈও ভবা নাই টাইম লওঁ অলপ টাইম ল'লে যদি সন্মুখত কিবা নতুন পাওঁ তেতিয়াহ'লে কৰিম
1: নিশ্চয়
0: তেনেকুৱা ধৰণৰ
1: আমি অকণমান তোমাৰ একাডেমিক জীৱনটোৰ কথা অকণমান পাতিব বিচাৰিছোঁ যিহেতু তুমি ইতিমধ্যে আমি উল্লেখ কৰিছোঁ তুমি কটন বিশ্ববিদ্যালয়ত অধ্যয়নৰত কি বিভাগত কেনেধৰণে অধ্যয়নৰত সেই বিষয়ে কোৱাচোন
0: হয় মই বৰ্তমান ভূতত্ব বিভাগত অধ্যয়নৰত এজন ছাত্ৰ মই আচলতে এজন পাৰ্ট টাইম ছাত্ৰ হয় মোক সঘনাই আপুনি ক্লাছৰুমত বিচাৰি নাপাবও পাৰে
1: আংশিকভাৱে
0: মই কৈছোঁ নহয় মই বিভিন্ন যেতিয়া নাটক ফুল ফেজত কৰি আছিলোঁ এই এঠাইত এনেকুৱা ধৰণৰ যেতিয়া নাটক কৰি আছিলোঁ মোক ক্লাছৰুমত খুব কম দেখা পাইছিলোঁ যেতিয়া সেইটো সময়ত মোৰ ছাৰ মোৰ যিজন মেণ্টৰ আছিলে অভিজিৎ বৰদলৈ ছাৰে মানে তেতিয়া যেতিয়া কলেজতো NCDC লাগে NCDC লাগোঁতে মানে মোক ছাৰে কয় অনুজ এপ্লিকেশ্যন এখন পেলাই থবা ছাৰে মানে যথেষ্টখিনি সহায় কৰিছিলে আৰু সেইটো সময়ত

0: এজন ছাত্ৰ হিচাপে যদিও বহুত বেছি সফল নাছিলোঁ, কিন্তু পঢ়া শুনাত অলপমান কম পঢ়িলেই মোৰ কাৰণে হৈ যোৱা নিচিনা আছিলে, সেইটো কাৰণে পইণ্টটো কেনেবাকৈ মেইনটেইন কৰিব পাৰিছিলোঁ।
1: বাৰু যা হওক, আমি সেই কথাখিনি পাতিলোঁ। এতিয়া মই তোমাৰ পৰা জানিব বিচাৰিছোঁ যে যিহেতু ইতিমধ্যেই পঢ়া শুনাৰ ক্ষেত্ৰতো যথেষ্ট পৰিমাণে সময় দিব লগা হৈছে, নাটকো চেগা চুৰুকাকৈ কৰি থাকিব লগা হৈছে, তাৰ মাজতে এটা খুব গুৰুত্বপূৰ্ণ প্ৰশ্ন এইটো মই প্ৰায় এইসকলক সোধোৱে যি অতিথি আমাৰ আহে তেওঁলোকক এই প্ৰশ্নটো মই সোধোৱে, নাটক আৰু অভিনয়ৰ বাদে অনুজৰ ভাল পোৱা আৰু কি আছে?
0: গান শুনি ভাল পাওঁ, ফুটবল চাই ভাল পাওঁ, কিতাপ পঢ়িছিলোঁ এটা সময়ত, আজিকালি কিতাপ পঢ়াটো অলপ কমি গৈছে, ক্ৰিকেট খেলি ভাল পাওঁ, সেনেকুৱা ধৰণৰে আৰু।
1: আমি বহু কথা পাতিলোঁ আৰু বহু কথা পাতিবলৈও আছে, এই মুহূৰ্তত যদি এটা সংলাপ আমি শুনি ল'ব পাৰোঁ তেতিয়াহ'লে আৰু ভাল লাগিব।
0: এতিয়া সংলাপটো কৈছোঁ আপোনাৰ এইবছৰ নাটকখন, আমি কটনত কৰা নাটকখন বেথাৰ পোহৰ, কথাতে পোহৰ, তাত মোৰ চৰিত্ৰটোৰ নাম আছিলে দিগন্ত হাজৰিকা। সেই নাটকখনতো দিগন্ত হাজৰিকাই আগতে কোৱা নাটকৰ ডাইলগ এটাই কয় মানে, চ' ডাইলগটো আছিলে এনেকুৱা ধৰণৰ, তোমাৰ অবাস্তৱক অস্বীকাৰ কৰি শূন্যতাৰ মাজত তোমাক বিচৰা, মই এজন ঠিকনাবিহীন পথিক। নাটকখনৰ নামটো ঠিকনাবিহীন পথিক আছিলে, দিগন্ত হাজৰিকাই কৰা, অনুজ দত্তই কৰা নাটকখনৰ নাম বেথাৰ পোহৰ, কথাতে পোহৰ।
1: খুব ভাল লগা আচলতে। আৰু এই কথাটো ক'ব লাগিব যে নাটক হওক বা অভিনয় হওক, এই কলাটোৰ সৈতে যিসকল লোক জড়িত হৈ থাকে তেওঁলোকক তাৰ সমানে সমানে বহু নৈতিকতাৰ শিক্ষা দিয়ে, সময়ৰ ক্ষেত্ৰতে হওক, সময়ৰ যিটো সময়ানুৱৰ্তিতা বুলি যিটো আমি কওঁ, তাৰ সমান্তৰালভাৱে নিয়ম শৃংখলাসমূহ কেনেধৰণে মানি চলিব লাগে সেই কথাবোৰ আচলতে শিকায়। তাৰ লগে লগে আচলতে এজন পৰিপক্ক মানুহ হোৱাৰ ক্ষেত্ৰত নাটক বা অভিনয় কলাটোৱে যথেষ্ট পৰিমাণে সহায় কৰে। এতিয়া যদি মই তোমাক সোধোঁ এই কথাখিনিকে, তুমি কেনেধৰণে আচলতে বিশ্লেষণ কৰিবা, কেনেধৰণে ভাবা?
0: হয়, আমি যেতিয়া সদৌ অসম ভিত্তিত নাটক কৰিবলৈ যাওঁ তেতিয়া আমি বিভিন্ন বিভিন্ন মানুহ লগ পাওঁ, আৰু মোৰ মতে আপুনি যিমান মানুহক লগ পাব আপুনি সিমান শিকিব।
1: অবজাৰ্ভেশ্যন বুলি আচলতে কোৱা,
0: অবজাৰ্ভেশ্যন, মই নিজে বহুত অবজাৰ্ভ কৰা মানুহ। মই কোনোবা এজন মানুহৰ এজ এ এক্সাম্পল কৈছোঁ, মই আগতে তালিবাসতো বেলেগকৈ লিখোঁ, কিন্তু মোৰ দাদাই বেলেগকৈ লিখিছিলে, মই আৰু মোৰ সেইটো ভাল লাগিছিলে, সেইটো কাৰণে মই তাৰ ভাগৰ ষ্টাইলটো মই কপি কৰিছোঁ, কপি বুলি ক'ব পাৰি। আচলতে মোৰ মতে এনেকুৱা ধৰণৰ যে আপুনি অবজাৰ্ভ কৰক, তাৰ পৰা আপোনাৰ আপুনি যদি ভাবে এইটো একচুৱেলি মোক লাগে, আপুনি সেই বস্তুটো ল'ব লাগে, আৰু যিটো ল'ব নালাগে আপোনাৰ ইনষ্টিংটে যিটো কয় যে এইটো তই নল'বি, ইয়াৰ পৰা নল'ব, এনেকৈ আপোনাৰ কেৰেক্টাৰ বিল্ডআপ হ'ব। মই জীৱনত যিমানখিনি মানুহ লগ পাইছোঁ সকলোৰে পৰা কিবা কিবি লৈ পিনিয়ে মই অনুষ্ঠিত হৈছোঁ। মোৰ ক্ষেত্ৰত আচলতে মানুহ লগ পোৱাটো, মানুহৰ পৰা এনেধৰণে কিবা আংশিকভাৱে কিবা লোৱাটো, সেইটো মোৰ ক্ষেত্ৰত মোৰ কেৰেক্টাৰ বিল্ডআপত মোক বহুত সহায় কৰে। মোৰ চিন্তাধাৰাক হয়তো সেই মানুহখিনিৰ চিন্তাধাৰাৰ পৰা মই অনুপ্ৰাণিত হৈ পিনি মই নিজৰ এটা চিন্তাধাৰা বনাওঁ।
1: তেনেধৰণে আচলতে নাটকৰ জৰিয়তে শিকা যায়।
0: হয়,
1: আমি কথা পাতি গৈছোঁ যে যি ধৰণে নাটকৰ অনুধাৱন কৰিব পাৰি বা যিধৰণে আমি নাটকৰ সৈতে কেনেধৰণে জড়িত হৈ নিজক আচলতে প্ৰবুদ্ধ কৰিব পাৰি, সেই কথাখিনি আমি পাতি যাবলৈ চেষ্টা কৰোঁ অনুষ্ঠানৰ মাজে। এতিয়া কথাটো হ'ল যে অভিনয়ৰ কেইবাটাও ভাগ আছে, ইতিমধ্যে আমি সেই কথা কৈছোৱে, সেয়া লাগে মঞ্চতে হওক, সেয়া লাগে কেমেৰাৰ ক্ষেত্ৰতে হওক বা বিভিন্ন ধৰণৰ। এতিয়া মই যদি অনুজক সেই প্ৰশ্নটো সোধো যে কেমেৰা মঞ্চ এই দুটাৰ, বিশেষকৈ এই দুটা প্ৰধান, এই দুটাৰ ভিতৰত যদি মই বাছিবলৈ দিওঁ, নিৰ্বাচন কৰিবলৈ দিওঁ, তেতিয়াহ'লে কোনটো হ'ব আৰু কিয় হ'ব?
0: মই এটা কেৰেক্টাৰ যেতিয়া কৰোঁ মই সেই কেৰেক্টাৰটো জীয়াই থাকিব বিচাৰোঁ, আৰু সেই কেৰেক্টাৰটো মোৰ লগত থাকি যায় এসপ্তাহ দুসপ্তাহমান, মোৰ লগত থাকি যায়। মই যেতিয়া সোণালী সূতাৰ জৰি কৰিছিলোঁ, ভোলা কেৰেক্টাৰটো কৰিছিলোঁ, মোৰ লগত সেই কেৰেক্টাৰটো থাকি গৈছে, মোৰ এটা মিনিয়া টাইপ হৈ গৈছিলে, মানে হোষ্টেলৰ মানুহখিনিয়ে মানে অশান্তি পাই গৈছেগৈ। চ' সেই বস্তুটো মই মেক্সিমাম পাওঁ, মই মানে মোৰ ক্ষেত্ৰত সেই কেৰেক্টাৰটো মই একদম মেক্সিমাম লেভেলত মই পাওঁ মঞ্চত। হয়, মই বহুত বেছি কেমেৰা কামো কৰা নাই, গতিকে মোৰ কেমেৰাত ইমান অভিজ্ঞতা নাই, কিন্তু মই মঞ্চত সেই বস্তুটো মই ফিল কৰি পাওঁ, সেই কেৰেক্টাৰটোৱে মই, সেই কেৰেক্টাৰটো মোৰ বাহিৰে আৰু কোনোৱে নহয়, গতিকে মই সেই কেৰেক্টাৰটোত সেইটো মোমেণ্টত জীয়াই থাকি ভাল পাওঁ। গতিকে সেইখিনি ক্ষেত্ৰতে মোৰ কোনোবাখিনি ক্ষেত্ৰত মঞ্চৰ প্ৰতি অলপ টানটো আছে।
1: কেৱল সেইটোৱে কাৰণ নে আৰু তেনেকুৱা কিবা বেলেগ কাৰণো আছে?
0: হয়, আৰু যথেষ্ট কাৰণ আছে। আমি যদি ক'বলৈ যাওঁ, নাটকত কোনো সৰু বা ডাঙৰ কেৰেক্টাৰ বুলি একো নাথাকে, সেইটো আমি সকলোৱে জানোৱেই। আমি এতিয়া কোনোবা চিনেমাৰ ধৰি লওক, কোনোবা এটা চিন শ্বুট কৰিব লাগে, তাত অকল দুটা কেৰেক্টাৰ থাকিব লাগে, আপুনি মেক্সিমাম ক্ষেত্ৰত চাগে সেই দুটা কেৰেক্টাৰে কৰিব, কিন্তু নাটকত এইটো নহয়। নাটকত যদি অকল দুটা কেৰেক্টাৰো আছে, তাৰপিছত নেক্সট পাঁচটা সৰু সুৰা কেৰেক্টাৰ আছে, সেই সৰু সুৰা পাঁচটা কেৰেক্টাৰ বহি পিনি সেইটো চাই থাকিব লাগিব। আমাৰ ক্ষেত্ৰত নিয়মটো সেইটো, আমাৰ গোটেইকেইটা নাহিলে নাটকে ষ্টাৰ্ট নহয়, এনেকুৱা ধৰণৰ। মই ভাবোঁ যে নাটকে আমাক যথেষ্টখিনি কথা শিকাই যায় এই মঞ্চ নাটকৰ হেৰিয়ত, আমি চাই পেলাইও বস্তু এটা শিকিব পাৰোঁ।

0: যিহেতুকে মই নাটকৰ লগত বেছিকৈ জড়িত, এই বস্তুটো মই সঘনাই দেখিছোঁ। সেইটো ক্ষেত্ৰৰ পৰা মই কৈছোঁ যে হয় অলপমান টান এটা আছে মঞ্চখনৰ প্ৰতি।
1: আমি যেতিয়া কথাখিনি পাতি আছো তেতিয়া এখন নাটকৰ কথা খুব বেছি আমি আলোচনা কৰিছো, সোণালী সূতাৰ জৰী।
0: সোণালী সূতা
1: যদিও বা নাটকখনে কোনো ধৰণৰ স্থান নাপালে সেই কথাটো মই লগতে সংলগ্ন কৰিছো। কিন্তু এই কথাটো ক'ব লাগিব যে নাটকখনৰ নাট্যকাৰ নৱজ্যোতি বৰা এখন খুব সুন্দৰ নাটক, অসমীয়া সমাজৰ কিছু নিয়মক প্ৰতিফলিত কৰিব পৰাকৈ। এটা পৰিয়ালতে কিমান চিন্তাধাৰাৰ পৃথক মানুহ থাকে, বা এজন ল'ৰা যেতিয়া ঘৰখনৰ পৰা ওলাই যায় সেই ঘৰখনৰ প্ৰতি তেওঁ টানটো কিমান থাকে, সেই গোটেই কথাবোৰ এই নাটকখনে আচলতে যথেষ্ট পৰিমাণে দেখুৱাইছে। সোণালী সূতাৰ জৰী নাটকখনৰ কথা আমি যথেষ্ট পৰিমাণে পাতি আছো। আৰু ভোলা যিটো চৰিত্ৰ, খুব ভাল লগা এটা চৰিত্ৰ। এই মুহূৰ্তত শ্ৰোতাসকলে আশা কৰিব এটা সংলাপ এটা যদি শুনিব পাৰোঁ খুব ভাল লাগিব।
0: সংলাপ হয় এখন বৰ মৰম লগা নাটক। আমি যেতিয়া এখন নাটক কৰিছিলোঁ প্ৰথম প্ৰথম মই ভোলা কেৰেক্টাৰটো কৰাৰ কথা নাছিলে, মই কৰিছিলোঁ আপোনাৰ বলিন কেৰেক্টাৰটো, বলিন নহয় অমৰ কেৰেক্টাৰটো। মোক বহুত কেৰেক্টাৰ শ্বিফ্ট কৰাইছে। অৱশেষত মই ভোলা কেৰেক্টাৰটোলৈ আহিলোঁ। এতিয়া ডাইলগ বুলি ক'বলৈ গ'লে প্ৰথম প্ৰথম ভোলাৰ এণ্ট্ৰি চিনটো মনত আছে। প্ৰথম প্ৰথম ভোলা সোমাই আহে, এফালে মানে এটা কেৰেক্টাৰ আছিলে শৰত, আৰু শৰতে মানে ইহঁতৰ জুৰি বুলি এজনী ছোৱালীয়ে থাকে, জুৰিক মানে এনেকৈ মাকৰ বেমাৰ, বাপেক ঢুকালে, সান্তনা দি থাকে মানে, জুৰি তই ধৈৰ্য ধৰ ধৈৰ্য ধৰ, এনেকুৱা ধৰণৰ কথা কৈ থাকে। ভোলা সোমাই আহে, ধৈৰ্য ধৰ ধৈৰ্য ধৰ, এই ল'ৰা মুখাক কৈছোঁ, এই ল'ৰা ধৈৰ্য ধৰ, সেনেকুৱা ধৰণৰ এটা ডাইলগ আছিলে। এতিয়া কমপ্লিটলি ডাইলগটো মনত পৰা নাই, কিন্তু এই নাটকখন মই যথেষ্ট মই এনজয় কৰিছোঁ। আৰু এই নাটকখন মোৰ মোৰ জীৱনৰ আটাইতকৈ ডাঙৰ ৰিগ্ৰেটটো, ওৱান অফ মাই ৰিগ্ৰেট, যে এই নাটকখনত আমি একো পাব নোৱাৰিলোঁ।
1: আচলতে এই কথাটোও ক'ব লাগিব যে এটা ফলাফলে অভিনয়ৰ মান আচলতে নিৰূপণ কৰিব নোৱাৰে। প্ৰতিগৰাকী বিচাৰকৰ দৃষ্টিভংগী বেলেগ থাকে, প্ৰতিগৰাকী বিচাৰকে এখন নাটকক বেলেগ ধৰণে চাব পাৰে। গতিকে এই কথাটো আমি ক'লে ভুল হ'ব যে আমি এখন মঞ্চত এই নাটকখনে কোনো স্থান নাপালে বাবে দ্বিতীয়খন মঞ্চত স্থান নাপাব, সেই কথাটো আমি এখন মঞ্চৰ পৰা নিৰূপণ কৰাটো ভুল হ'ব। কিন্তু সেই কথাটো আমি তাৰ সমানে সমানেও ক'ব লাগিব যে এখন খুব ভাল নাটক সোণালী সূতাৰ জৰী। এতিয়া কথাটো হ'ল যে আমি বহুকেইখন নাটকৰ কথা এই মুহূৰ্তত পাতি আছো, অভিনয়ৰ কথা যেতিয়া আমি পাতিবলৈ গৈছোঁ, বিশেষকৈ আজি অনুষ্ঠানটোত আমি নাটকৰ কথা বেছি পাতিছোঁ। আমি সোণালী সূতাৰ জৰীৰ কথা পাতিলোঁ, এপৰ ভ্ৰমৰ দুপৰ প্ৰেমৰ কথা পাতিলোঁ, আৰু কেইবাখনো এনেধৰণৰ নাটকৰ কথা আমি পাতিলোঁ। এতিয়া যদি মই অনুজক সুধোঁ এই গোটেইখিনি নাটক মিলাই আটাইতকৈ ভাল লগা চৰিত্ৰ কোনটো বুলি যদি সুধোঁ, তেতিয়াহ'লে সেই চৰিত্ৰটো কোনটো হ'ব?
0: আচলতে কেতিয়াও এনেকৈ ভবা নাই মোৰ আটাইতকৈ ভাল লগা কেৰেক্টাৰ কোনটো। মই আটাইতকৈ এনজয় কৰা কেৰেক্টাৰটো হৈছে চন্দ্ৰ, এপৰ ভ্ৰমৰ দুপৰ প্ৰেমৰ। মই বহুত এনজয় কৰোঁ কেৰেক্টাৰটো, মোৰ এনেকুৱা লাগে এইটো ময়েই হয়। সেইটো মানে মোৰ আচলতে ৰাইটাৰ লিখোঁতেও মানে সেনেকুৱা ধৰণেকৈ লিখিলে নিচিনাই লাগে, মানে মোৰ এইটো ময়ে হয়চোন, কথা কোৱাৰ ভংগী গোটেইখিনি, মানে মই এইটো এই কেৰেক্টাৰটোত সম্পূৰ্ণ নিজকে বিচাৰি পাওঁ। চন্দ্ৰ কেৰেক্টাৰটো মোৰ এতিয়ালৈকে ফেভৰেট। কবি কেৰেক্টাৰটো আছিলে, কবি কেৰেক্টাৰটো মই এনজয় কৰা কেৰেক্টাৰ আৰু এটা, আৰু নো ডাউট দিগন্ত হাজৰিকা, সেইটো মোৰ কাৰণে এটা স্পেচিয়েল কেৰেক্টাৰ আৰু দিগন্ত হাজৰিকাটো।
1: চন্দ্ৰ কেৰেক্টাৰটোৰ, যিহেতু মই নিজে নাটকখন চাইছোঁ, চন্দ্ৰ কেৰেক্টাৰটো কেইটামান খুব ভাল লগা সংলাপ আছে,
0: হয়
1: খুব ভাল লগা। যেতিয়া জুনেইদাক খুজিবলৈ যায় যে তাই ৰাস নাচিব লাগিব, তাৰ সমান্তৰালভাৱে যেতিয়া বায়ান আহে, বায়ান অহাৰ খবৰটো যেতিয়া ওলায় যে বায়ান আহিছে, সেই সেই সময়খিনিত খুব ভাল লগা কেইটামান সংলাপ আছে। মই অনুজক সময় দিম, অকণমান সময় দিম, সংলাপকেইটা উলিয়াব লাগে আৰু খুব ধুনীয়াকৈ প্ৰক্ষেপণ কৰি শ্ৰোতাসকলক শুনাব লাগে।
0: এইটো মানে বায়ানৰ কাহিনীটো আৰম্ভ হোৱাৰ ঠিক আগৰ ছিকুৱেঞ্চটো পৰা আৰম্ভ হৈছে। তেতিয়া সেই দিনটোত, সেই বিশেষ দিনটোত নাটকখনৰ কাহিনী অনুসৰি মই জোনক পলুৱাই নিবলৈ আহোঁ, যোনে মাকক মিছা কথা কৈ থৈ দিয়ে যে ই ৰাস চাবলৈহে নিবলৈ আহিছে, কিন্তু মই একচুৱেলি মোৰ মটিভটো মোৰ ৰাস চোৱা নহয়, মই তাইক পলুৱাই নিয়ে। তেতিয়া আৰু জোনেদা মানে অলপমান তাই ভ্ৰম বকি থাকে, মানে তাই বায়ানক দেখা পায়, বায়ানৰ লগত কথা পাতি থাকে ভ্ৰমত, আচল ৰিয়েলকৈ নহয় ভ্ৰমত কথা পাতি থাকে। মই মানে তাই এটা একেবাৰে শেষত মানে তাই ডাইলগটো কয়হি, মই ষ্টেজত নাথাকোঁ, তাই এফালে গৈ পিনি ডাইলগটো কয়গৈ, মুঠতে পলুৱাই নিব নোৱাৰ কৈ থলোঁ হ'লে, মই ভিতৰৰ পৰা আহি পাই যাওঁহি, মই ভাবিছোঁ মোক কৈছে, কিন্তু একচুৱেলি তাই বায়ান বায়ানকহে কৈছিলে। মই আহি পিনি মই ডাইলগটো শুনো, মুঠতে পলুৱাই নিব নোৱাৰোঁ নোৱাৰোঁ, তোৰ নিচিনা বাট কটা মেকুৰী এজনী বাটত বহি থাকিলে মই বাৰু তাইক কেনেকৈ পলুৱাই নিম, মানে মানে তই কিবা এটা জেং কৰিলি, সেই কোনোমতে তাইক মান্তি কৰাইছিলোঁ, মই আকৌ কি কৰিলোঁ,

0: আমি অনুজ বহু কথা পাতিলোঁ, নাটকৰ বিষয়ে কথা পাতিলোঁ, অনুজৰ জীৱনৰ বিষয়ে কথা পাতিলোঁ। আমি অনুষ্ঠান সামৰিব লাগিব।
1: হয়,
0: শেষত মই যদি সুধোঁ যে আজি এই অনুষ্ঠানটোত উপস্থিত হৈ বাকাবাণী গুৱাহাটীত উপস্থিত হৈ কেনেকুৱা লাগিল?
1: একচুৱেলি এইটো এটা সপোন দি থৈ হোৱাৰ নিচিনা আৰু। সৰুতে আগতে যেতিয়া শুক্ৰবাৰ হৈছিলে, আকাশবাণী ডিব্ৰুগড় আছিলে আমাৰ, আকাশবাণী ডিব্ৰুগড় সুৰৰ হাথৰিয়ে, সুৰৰ হাথৰি মানুহে ফোন কৰি কৰি ৰিকুৱেষ্ট কৰে, বজাই আহে সিহঁতি গানকেইটা। আমি বহুত ফোন কৰিলোঁ, আমাৰ ফোন নালাগিলে। আচলতে সেই দিনটোত সেই ফোনটো নধৰাৰ পৰা আজি মই নিজেই আকাশবাণীত থকালৈকে এইটো এটা মোৰ সপোন বুলিয়ে ক'ব লাগিব। মানে
0: ভাল লগা এইখিনি,
1: এটা বহুত ভাল লগা কথা।
0: নিশ্চয়কৈ আমি ধন্যবাদ জনাইছোঁ আজি তুমি উপস্থিত হ'লা, তোমাৰ সময়খিনি আমাক দিলা। আমি নাটকৰ বিষয়ে কথা পাতিলোঁ, তোমাৰ জীৱনৰ বিষয়ে কথা পাতিলোঁ, তাৰ সমান্তৰালভাৱে আমি কথা পাতিবলৈ চেষ্টা কৰিলোঁ অসমৰ নাটকৰ যিটো পৰিৱেশ সেই বিষয়ে আমি কিছু অনুষ্ঠানটোৰ জৰিয়তে কথা পাতিবলৈ চেষ্টা কৰিলোঁ। ধন্যবাদ জনাইছোঁ তোমাক, পুনৰবাৰ কৃতজ্ঞতা জনাইছোঁ। প্ৰিয় শ্ৰোতা, সেয়া আছিল আজিৰ নৱপ্ৰতিভাৰ অতিথি, এগৰাকী উদীয়মান অভিনেতা অনুজ দত্ত। আমি তেখেতৰ সৈতে আপোনালোকক তেখেতৰ দক্ষতাসমূহৰ বিষয়ে জনোৱাৰ চেষ্টা কৰিলোঁ আৰু ইয়াৰ লগে লগে আজিৰ নৱপ্ৰতিভাৰ পৰা মই ভাস্কৰ বিদায় লৈছোঁ। নমস্কাৰ।
2: প্ৰিয় শ্ৰোতা, ইমান পৰে আপোনালোকে শুনিবলৈ পালে নৱপ্ৰতিভা অনুষ্ঠানটি। আজিৰ অনুষ্ঠানটিত অতিথি হিচাপে উপস্থিত আছিল নৱপ্ৰজন্মৰ উদীয়মান অভিনেতা অনুজ দত্ত। অনুষ্ঠানটিৰ আঁত ধৰিলে ভাস্কৰ শইকীয়া, প্ৰযোজনা আছিল ইন্দ্ৰজিৎ দাসৰ।
3: কাহিনী পঢ়ি আপুনি নিশ্চয় ভাল পায়, উপন্যাস বা গল্পৰ প্ৰতি আপোনাৰ নিশ্চয় আগ্ৰহ আছে। বিবিধ ভাৰতী গুৱাহাটীয়ে আপোনাৰ বাবে লৈ আহিছে উপন্যাস পাঠৰ এটি মনোৰম অনুষ্ঠান। প্ৰতি পুৱা 9 বজাত এতিয়াৰ পৰা শুনিবলৈ পাব ধাৰাবাহিক উপন্যাস পাঠৰ অনুষ্ঠান। ধাৰাবাহিক উপন্যাস পাঠ বিবিধ ভাৰতী গুৱাহাটীত প্ৰতি পুৱা 9 বজাত FM 100.1।

0: আকাশবাণী গুৱাহাটী।
1: এক জুলাইত প্ৰতিষ্ঠাৰ 79 বছৰত প্ৰৱেশ কৰিব উত্তৰ পূৰ্বাঞ্চলৰ প্ৰথমটো অনাতাঁৰ কেন্দ্ৰ আকাশবাণী গুৱাহাটীয়ে।
2: বহুজনৰ হিত আৰু সুখৰ অৰ্থে অব্যাহত এই অনিৰুদ্ধ যাত্ৰাক উদযাপন কৰাৰ মানসেৰে আপোনালৈ আমাৰ সাদৰ আমন্ত্ৰণ।
1: এক জুলাইৰ সন্ধিয়া 6:30 পৰা গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰৰ শ্ৰীমন্ত শংকৰদেৱ আন্তৰ্জাতিক প্ৰেক্ষাগৃহত আকাশবাণী গুৱাহাটীৰ প্ৰতিষ্ঠা দিৱসৰ বিশেষ আয়োজন।
2: উপজা দিনৰ সুবাস
0: পৰিৱেশিত হ'ব নন্দিতা শৰ্মাৰ কণ্ঠত লঘু শাস্ত্ৰীয় সংগীত,
1: সুবেশ বসুৰ হাৱাইন গীটাৰত লঘু সংগীতৰ সুৰ,
2: আৰু কণ্ঠশিল্পী মঞ্জুস্তা মহন্ত গোস্বামীৰ সৈতে আলাপ আৰু গীত।

0: লগতে উন্মোচন কৰা হ'ব পূৰ্বে আকাশবাণীয়ে প্ৰকাশ কৰা আকাশী নামৰ আলোচনীৰ অসমীয়া সংস্কৰণৰ এমুঠি নিৰ্বাচিত লেখাৰ সংকলন আকাশী
1: আৰু আকাশবাণীৰ 90 বছৰ উপলক্ষে আকাশবাণী গুৱাহাটী কেন্দ্ৰই প্ৰকাশ কৰি উলিওৱা এখন ই মেগাজিন।
2: এক জুলাইৰ সন্ধিয়া 6:30 পৰা গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰৰ শ্ৰীমন্ত শংকৰদেৱ আন্তৰ্জাতিক প্ৰেক্ষাগৃহত আপোনাসবক সাদৰ আমন্ত্ৰণ জনাওঁ।
3: প্ৰিয় শ্ৰোতা, এবাৰ আগবঢ়াবলৈ লৈছো মোৰ অনুভৱৰ গীত অনুষ্ঠানটি।

কিছুমান মানুহক লগ পোৱাটোৱে ভাগ্য, কিন্তু তেওঁলোকক পাহৰিব নোৱাৰাটোৱে হৈছে মায়া। যিবোৰ অনুভৱ শব্দেৰে ক'ব নোৱাৰি সেইবোৰেই হয়তো মায়া। সময় পাৰ হৈ যায়, কিন্তু কিছুমান অনুভৱ একেই হৈ থাকি যায়, সেয়াই হয়তো মায়া। হৃদয়ত এবাৰ ঠাই লোৱা মানুহবোৰ আঁতৰি গ'লেও তেওঁলোকৰ মায়া কেতিয়াও আঁতৰি নাযায়, সেয়াই হয়তো মায়া। কেতিয়াবা প্ৰেমতকৈও গভীৰ হয় মায়া, কাৰণ

যুবক যুবতীসকলৰ উদ্দেশ্যে প্ৰচাৰিত অনুষ্ঠান যুৱবাণী শুনিলে। এয়া আকাশবাণী গুৱাহাটীৰ প্ৰাগজ্যোতিষপুৰ। আৰম্ভ কৰিছো লোকগীতৰ অনুষ্ঠান। আজিৰ শিল্পী ইন্দিৰা নাথ বৰুৱা।

0: ইমান পৰে শ্ৰোতাসকলে ইন্দিৰানাথ বৰুৱাৰ কণ্ঠৰ লোকগীত শুনিলে।
1: ঊনাশী বছৰত আকাশবাণী গুৱাহাটী।
2: এক জুলাইত প্ৰতিষ্ঠাৰ ঊনাশী বছৰত প্ৰৱেশ কৰিব উত্তৰ পূৰ্বাঞ্চলৰ প্ৰথমটো অনাতাঁৰ কেন্দ্ৰ আকাশবাণী গুৱাহাটীয়ে।
3: বহুজনৰ হিত আৰু সুখৰ অৰ্থে অব্যাহত এই অনিৰুদ্ধ যাত্ৰাক উদযাপন কৰাৰ মানসেৰে আপোনালৈ আমাৰ সাদৰ আমন্ত্ৰণ।
2: এক জুলাইৰ সন্ধিয়া 6:30 পৰা গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰৰ শ্ৰীমন্ত শংকৰদেৱ আন্তৰ্জাতিক প্ৰেক্ষাগৃহত আকাশবাণী গুৱাহাটীৰ প্ৰতিষ্ঠা দিৱসৰ বিশেষ আয়োজন
3: উপজা দিনৰ সুবাস।
1: পৰিৱেশিত হ'ব নন্দিতা শৰ্মাৰ কণ্ঠত লঘু শাস্ত্ৰীয় সংগীত,
2: সুভেশ বসুৰ হাৱাইন গীটাৰত লঘু সংগীতৰ সুৰ।
3: আৰু কণ্ঠশিল্পী মঞ্জুষ্টা মহন্ত গোস্বামীৰ সৈতে আলাপ আৰু গীত।

0: লগতে উন্মোচন কৰা হ'ব পূৰ্বে আকাশবাণীয়ে প্ৰকাশ কৰা আকাশী নামৰ আলোচনীৰ অসমীয়া সংস্কৰণৰ এমুঠি নিৰ্বাচিত লেখাৰ সংকলন আকাশী
1: আৰু আকাশবাণীৰ 90 বছৰ উপলক্ষে আকাশবাণী গুৱাহাটী কেন্দ্ৰই প্ৰকাশ কৰি উলিওৱা এখন ই মেগাজিন
0: উপজা দিনৰ সুবাস
2: 1 জুলাইৰ সন্ধিয়া 6:30 পৰা গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰৰ শ্ৰীমন্ত শংকৰদেৱ আন্তৰ্জাতিক প্ৰেক্ষাগৃহত
3: আপোনাসবক সাদৰ আমন্ত্ৰণ জনাওঁ।
4: এয়া আকাশবাণী গুৱাহাটীৰ প্ৰাগজ্যোতিষপুৰ আৰম্ভ কৰিছো ভজনৰ অনুষ্ঠান পুনতে এয়া চিত্ৰাৰয়।

এয়া আকাশবাণী গুৱাহাটীৰ প্ৰাগজ্যোতিষপুৰ। আগবঢ়াইছো খুখুখুহিকাৰ প্ৰিয় গীতৰ অনুষ্ঠান ৰামধেনু।

প্ৰিয়শ্ৰোতা, প্ৰথম প্ৰেমৰ অনুভৱ হৈছে সেউজীয়া সপোনৰ দৰে। প্ৰথম প্ৰেমত সীমাহীন সপোন জড়িত হৈ থাকে। প্ৰথম প্ৰেমৰ অনুভূতি কেতিয়াও পাহৰিব নোৱাৰি। প্ৰথম প্ৰেমৰ স্মৃতিত জড়িত হৈ থাকে বহু আশা আৰু কল্পনা। প্ৰিয়জনৰ সৈতে জীৱনৰ বাট পোলাৰ, জীৱনৰ সকলো সময় সুখৰ হোৱাৰ সপোন ৰচা হয়। শ্ৰোতাসকল, ৰামধেনু অনুষ্ঠানৰ আৰম্ভণিতে আজি শুনাব লৈছো প্ৰথম প্ৰেমৰ অনুভূতিৰে মোৰ ভাল লগা এটি গীত। গীতটি শুনাবলৈ লৈছো জো জিতা ৱহী সিকন্দৰ চিনেমাখনৰ পৰা উদিত নাৰায়ণ আৰু সাধনা সৰগমৰ কণ্ঠত।

চকুৰ চাৱনিত ভাহি আহে বহু নোকোৱা কথা, বহু শব্দহীন অনুভূতি এপলক মাত্ৰ দৃষ্টিতে স্পষ্ট হৈ পৰে। ভাল লগা আৰু ভালপোৱা এনে এক অনুভূতি যে কেতিয়াবা এপলক দৃষ্টিয়ে হৈ পৰে গোটেই জীৱনৰ প্ৰেম। শ্ৰোতাসকল, ৰামধেনু অনুষ্ঠানত এইবাৰ শুনাব লৈছো মোহাম্মদ ৰফিৰ কণ্ঠত 1969 চনত মুক্তিপ্ৰাপ্ত পিয়াৰ হি পিয়াৰ চিনেমাখনৰ এটি গীত।

নিজৰ প্ৰিয় ব্যক্তিজন যেনেকুৱাই নহওক কিয়, সেই ব্যক্তিগৰাকী আমাৰ বাবে এই পৃথিৱীৰ সকলোতকৈ সুন্দৰ আৰু আপোন অনুভূতি। নিজৰ প্ৰিয়জন যেন জোন তৰাতকৈও উজ্জ্বল, নিজৰ প্ৰিয়জন যেন জোন তৰা সকলোতকৈয়ে প্ৰিয়। নেদেখা নজনৰ ওচৰত আমি সদায় বিচাৰোঁ আমাৰ প্ৰিয় ব্যক্তিগৰাকীৰ সুৰক্ষা, সুখ আৰু আনন্দ।

গোপনে থকা হৃদয়ৰ মৰম, অন্তৰত লুকাই থকা ভালপোৱা, ই হৈছে এনে এক অনুভূতি যাক শব্দৰে প্ৰকাশ কৰা সম্ভৱ নহয়। প্ৰেম হৃদয়ৰ কোনো নিভূত কোণৰ পৰা ওলাই অহা এক নীৰৱ হাঁহি। প্ৰেম হয়তো এনেকুৱাই, হৃদয়ৰ পৰা হৃদয়লৈ বৈ যায় প্ৰেমৰ নিজৰা। অনুভৱী মনে অনুধাৱন কৰে মাথো প্ৰেমৰ গভীৰতা। শ্ৰোতাসকল, ৰামধেনুত এইবাৰ শুনাব লৈছো পাৰ্টি চিনেমাখনৰ পৰা কুমাৰ চানুৰ কণ্ঠত মোৰ ভাল লগা এই গীতটি।

বাৰিষাৰ বৰষুণতকৈ গভীৰ, জোনাকৰ পোহৰতকৈও উজ্জ্বল প্ৰেম। সঁচা প্ৰেমত নিজতকৈও প্ৰিয় হৈ পৰে প্ৰিয়জন। প্ৰিয়জনৰ উপস্থিতিয়ে আনন্দত আত্মাহৰা কৰি তোলে মনটি। প্ৰিয় শ্ৰোতা, ৰামধেনু অনুষ্ঠানৰ শেষত শুনাব লৈছো বাদশাহ চিনেমাখনৰ পৰা মোৰ ভাল লগা এই গীতটি, অভিজিত আৰু আলকা য়াগনিকৰ কণ্ঠত।

ৰামধেনু অনুষ্ঠানটি শুনিলে। এয়া আকাশবাণী গুৱাহাটীৰ প্ৰাগজ্যোতিষপুৰ। এতিয়া শাস্ত্ৰীয় সংগীতৰ অনুষ্ঠানত আগবঢ়াইছো সঞ্জয় শইকীয়াৰ কণ্ঠৰ খেয়াল ৰাগ মাৰু বেহাগ।

পাৰে শ্ৰোতাসকলে সঞ্জয় শইকীয়াৰ খেয়াল শুনিলে ৰাগ মাৰু পেহাক। এয়া আকাশবাণী গুৱাহাটীৰ প্ৰাগজ্যোতিষপুৰ। এতিয়া সময় নিশা 10:30 হৈছে। অন্ত পৰিল আমাৰ আজিৰ অনুষ্ঠান প্ৰচাৰণৰ। কাইলৈ অনুষ্ঠান মুকলি কৰা হ'ব পুৱা 5:30 বজাত। আজিলৈ মই পম্পী কলিতাই বিদায় লৈছো। নমস্কাৰ, শুভৰাত্ৰি, জয় হিন্দ।